আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ প্ৰথম দিন 1948 শকাব্দৰ বহাগ মাহৰ 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 16 তাৰিখ। এতিয়া সময় পোৱা 5:33 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য আৰু পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস, আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে নিত্যানন্দ ডেকাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ডেইজী ওজা আৰু সংগীসকলৰ কণ্ঠত নাম, খগেন গগৈ আৰু সংগীবৃন্দৰ কণ্ঠত টুকাৰী গীত, নুৰুল হক আৰু সংগীসকলৰ কণ্ঠত জিকিৰ আৰু শেষত ভজন শুনিলে শিখা দেৱীৰ কণ্ঠত।

পুৱা 6:15 নন্দিতা শৰ্মাৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 বুলু মেধিৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতৰ

আছে। ফিল্ম সংগীত আস্কা গীত, গুঞ্জন প্ৰাদেশিক সংগীত আৰু নজৰানা। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। সন্ধিয়া 7:20 যুৱ কৰ্মশালা। এই কৰ্মশালাত জুবিন গাৰ্গৰ কণ্ঠৰ গীত, বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকিব গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী দিগন্ত ভাৰতী, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী ত্ৰিদিশা বৰা। আজি দ্বিতীয় খণ্ডটি শুনিবলৈ পাব। লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, এটি ইংৰাজী কথিকা পলিটিকেল এৱাৰনেছ ইন য়ুথ আৰু ইন্দ্ৰাণী তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আলাউদ্দিন খান চাহেবৰ সৰুদ বাদন ৰাগ জয় জাৱন্তী।

এইবাৰিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 10 বজাৰ অখিল ভাৰতীয় সংগীতানুষ্ঠানত পণ্ডিত কুমাৰ গৌৰৱৰ খায়াল শুনিবলৈ পাব। 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত ৰাভা গীতৰ শিল্পী মুকুল ৰাভাৰ জীৱনৰ ভেটিত যুগুতোৱা আলেখ্যলানীৰ চতুৰ্থ খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আছে উদীয়মান কণ্ঠশিল্পী জয়িতা চেতিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শীৰ্ষক অনুষ্ঠানটি শুনিবলৈ পাব। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো নন্দিতা শৰ্মাৰ কণ্ঠত ভজন।

নন্দিতা শৰ্মাৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো বুলু মেধিৰ কণ্ঠত দুটি লোকগীত।

ইমানপুৰে বুলু মেধিৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠৰীতি গীত মন মন্দিৰ ছবিখনৰ পৰা, গীতিকাৰ ৰাজেন্দ্ৰ কিষাণৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

মধুবন অনুষ্ঠানত এইবাৰ এয়া দৰ্পণ ছবিখনৰ গীত লতা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠত। গীতটি লিখিছে আনন্দ বক্সীয়ে, সংগীত পৰিচালনা লক্ষ্মীকান্ত পিয়াৰীলালৰ।

শ্ৰোতাসকলে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো জাবেদ আখতাৰৰ গীতৰ কথা আৰু শিৱহৰিৰ সংগীতেৰে সজোৱা লতা মংগেশকাৰৰ কণ্ঠত চিলচিলা ছবিখনৰ এই গীতটি।

শ্ৰোতাসকলে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো কিশোৰ কুমাৰৰ কণ্ঠত অভিমান ছবিখনৰ এটি গীত। গীতটি লিখিছে মজৰু চুলতানপুৰীয়ে, সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

শ্ৰোতাসকলে শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠত সংগম ছবিখনৰ এটি গীত, সংগীতেৰে সজাইছে শংকৰ জয়কিষণে।

মধুবন অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছো। মেৰে নাম জোকাৰ ছবিখনৰ এটি গীত। মান্না দেৰ কণ্ঠত গীতটি লিখিছে নীৰজ শ্ৰীধৰে, সংগীত পৰিচালনা শংকৰ জয়কিষাণৰ।

0: और ये सर्कस है शो 3 घंटे का।
1: মধুবন অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি নেডাৰলেণ্ডছ ভ্ৰমণ কৰিব। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মাদক দ্ৰব্যৰ চিণ্ডিকেট উৎখাত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি এই দিশত অহৰহ কাম কৰি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি ছিকিম ভ্ৰমণলৈ আহিব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত যোৱা নিশা নেডাৰলেণ্ডছত উপস্থিত হয়। ইউৰোপীয় দেশখনৰ সৈতে ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী এই ভ্ৰমণলৈ গৈছে। দেশখনৰ বিদেশ মন্ত্ৰী টম বেৰেনছেনে শ্ৰীমোদীক এমষ্টাৰডাম বিমানবন্দৰত আদৰণি জনায়। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপ মুক্ত বাণিজ্য চুক্তিৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰাৰ লগতে দেশ দুখনৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে আজি নেডাৰলেণ্ডত বাস কৰা ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি আগশাৰীৰ ডাচ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ সময়ছোৱাত বিশেষকৈ ছেমি কণ্ডাক্টৰ চিপছ আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কালি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আবুধাবিত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে এখন বৈঠকত মিলিত হয়। নেডাৰলেণ্ড ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী কাইলৈ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত 2047 চনৰ ভিতৰত ভাৰত মাদক দ্ৰব্য মুক্ত দেশ হিচাপে ইয়াৰ নিৰ্ধাৰিত ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত আৰ এন গাও স্মাৰক বক্তৃতাত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মাদক দ্ৰব্যৰ চিণ্ডিকেট উৎখাত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিছে আৰু এই উদ্দেশ্যত উপনীত হ'বলৈ অহৰহ কাম কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মাদক দ্ৰব্যৰ সৰবৰাহ কেৱল আইন শৃংখলাজনিত বিষয়েই নহয় বৰং সমাজৰ ভৱিষ্যৎ প্ৰজন্মৰ ওপৰত ইয়াৰ দীৰ্ঘম্যাদী কুপ্ৰভাৱ দেখা যায়। ইয়াৰ প্ৰভাৱ বা অস্তিত্ব নিৰ্মূলৰ বাবে বিস্তৃত কাৰ্য আঁচনি আৰু সঁহাৰিৰ প্ৰয়োজন। মাদক দ্ৰব্যৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীলতা নীতিৰ কথা দৃঢ়তাৰে ঘোষণা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ চাৰিসীমাৰ ভিতৰত বা ইয়াৰ ভূখণ্ডত সামান্য পৰিমাণৰ মাদক দ্ৰব্যৰ উপস্থিতি নাইবা ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। শ্ৰীশ্বাহে লগতে কয় যে মাদক দ্ৰব্যৰ পৰা আহৰণ কৰা ধন সন্ত্ৰাসবাদী কাৰ্যকলাপত আৰু অপৰাধমূলক কাম কাজত ব্যৱহাৰ হোৱাৰ লগতে সমান্তৰাল অৰ্থনীতিত ই ইন্ধন যোগায়। তেওঁ কয় যে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সমন্বিত গোলকীয় প্ৰচেষ্টাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে উমৈহতীয়া আইনী কাৰ্যব্যৱস্থা গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে মাদক দ্ৰব্যৰ অপব্যৱহাৰে ৰাষ্ট্ৰীয় নীতিত কুপ্ৰভাৱ পেলাইছে আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে যথোচিত শাস্তিৰ ব্যৱস্থা থকা উচিত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত 2 বছৰত ভাৰতে মিত্ৰ দেশসমূহৰ সহযোগত মাদক দ্ৰব্যৰ সৈতে জড়িত কেইবাটাও অপৰাধী চক্ৰ কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা, জনস্বাস্থ্য আদিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা মাদক দ্ৰব্যৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ আৰু প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে আহান জনায়। উল্লেখযোগ্য যে 2007 চনৰে পৰা গৱেষণা আৰু বিশ্লেষণ শাখাৰ প্ৰতিষ্ঠাপক ৰামেশ্বৰ নাথ কাৱৰ স্মৃতিত প্ৰতিবছৰে আৰ এন গাও স্মাৰক বক্তৃতাৰ আয়োজন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি ছিকিম ভ্ৰমণলৈ আহিব। শ্ৰীৰাধাকৃষ্ণনে গেংটকত আয়োজন কৰা ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং টামাংকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে 1975 চনৰ আজিৰ এই দিনটোতে ছিকিমে ভাৰতৰ 22 সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে এই ভ্ৰমণকালত গেংটকৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। কিন্তু বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 দিনত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত সংস্থাটোৱে পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলক শুদ্ধ তথ্যৰ বাবে কেৱল এন টি এৰ সংশ্লিষ্ট যোগাযোগ মাধ্যমৰ ওপৰতহে ভৰসা কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট বাতিল কৰা হৈছিল। বিষয়টো সম্প্ৰতি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে তদন্ত কৰি আছে। পৰীক্ষাৰ্থীসকলে অহা বৃহস্পতিবাৰৰ ভিতৰত তেওঁলোকৰ বৰ্তমানৰ ঠিকনা দাখিল কৰাৰ উপৰি নিজৰ সুবিধা

0: অধিকাৰৰ পৰা বঞ্চিত হোৱাটো চৰকাৰে নিবিচাৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শিক্ষা ব্যৱস্থাত স্বচ্ছ আৰু ন্যায্য মূল্যায়ন প্ৰক্ৰিয়াৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষাৰ পাছৰ ফলাফল সন্দৰ্ভত পাবলগীয়া সুবিধাসমূহৰ ৰূপৰেখা দাঙি ধৰি জাননী প্ৰকাশ কৰিছে। এই জাননীখনৰ জৰিয়তে পৰিষদে প্ৰকাশ কৰিছে যে পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলে দুটা পৰ্যায়ত পুনৰ মূল্যায়ন কৰিব পাৰিব। ইয়াৰে প্ৰথম পৰ্যায়ত শিক্ষাৰ্থীসকলে নিজৰ উত্তৰ বহীৰ মূল্যায়নৰ বাবে স্কেন কপি বিচাৰি অনলাইন আবেদন কৰিব পাৰে। দ্বিতীয় পৰ্যায়ত শিক্ষাৰ্থীসকলে প্ৰাপ্ত নম্বৰৰ অমিলৰ পৰীক্ষণ বিচাৰি নিৰ্দিষ্ট উত্তৰৰ পুনৰ মূল্যায়নৰ অনুৰোধ কৰিব পাৰিব। শিক্ষা পৰিষদে প্ৰকাশ কৰা মতে শিক্ষাৰ্থীসকলে চলিত মাহৰ 19ৰ পৰা 22 তাৰিখৰ ভিতৰত স্কেন কপি বিচাৰি আবেদন জনাব পাৰিব। পুনৰ মূল্যায়নৰ বাবে প্ৰতিটো বিষয়ত 700 টকা মাচুল জমা দিব লাগিব। মূল্যায়ন আৰু পুনৰ মূল্যায়নৰ আবেদনসমূহ চলিত মাহৰ 26ৰ পৰা 29 তাৰিখৰ ভিতৰত জমা দিব লাগিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মহিলা সবলীকৰণ সমিতি গঠন কৰিছে। লোকসভাৰ বিজেপি সাংসদ ডঃ ডগুবতী পূৰ্ণেন্দ্ৰেশ্বৰীক এই সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনাথ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি নেডাৰলেণ্ডছ ভ্ৰমণ কৰিব। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মাদক দ্ৰব্যৰ চিণ্ডিকেট উৎখাত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি এই দিশত কাম কৰি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: মিডিয়া মাইভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আৰম্ভণিতেই শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল তৰালি শৰ্মা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দেৱজিৎ সাহাৰ কণ্ঠৰ এই গীতটি।

আধুনিকীটোৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিগন্ত ভাৰতীৰ কণ্ঠৰ গীতৰ কথা শিল্পীৰ নিজৰ।

সেয়া আছিল দিগন্ত কলিতা আৰু বৰ্ণালী দাস। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুবলি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: সেয়া আছিল জুবলি বৰুৱা। ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰায়ে।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে RBI.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব লাভৰ পাছতে মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীবৰাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে পুনৰবাৰ এই বিভাগৰ দায়িত্ব লাভ কৰিছে। কালি বিভাগীয় বিষয়াসকলৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসম চুক্তিৰ 6 দফা ৰূপায়ণৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে জনোৱা অনুমোদনসমূহ কাৰ্যকৰী কৰিবলৈ পূৰ্বৰ চৰকাৰে মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইবাৰ তেওঁ বাকী ৰোৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িব বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্বও অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্বও অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেওটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম।
1: বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্তৰঞ্জন শৰ্মাকে ধৰি 11 সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা ছমাহৰ ভিতৰতে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমান টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

0: সামাজিক মাধ্যমৰ এটা বাৰ্তাত সংস্থাটোৱে পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলক শুদ্ধ তথ্যৰ বাবে কেৱল এন টি এৰ সংশ্লিষ্ট যোগাযোগ মাধ্যমৰ ওপৰতহে ভৰসা কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট বাতিল কৰা হৈছিল। বিষয়টো সম্প্ৰতি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে তদন্ত কৰি আছে। পৰীক্ষাৰ্থীসকলে অহা বৃহস্পতিবাৰৰ ভিতৰত তেওঁলোকৰ বৰ্তমানৰ ঠিকনা দাখিল কৰাৰ উপৰি নিজৰ সুবিধা অনুসৰি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া চহৰসমূহ বাছনি কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনাইছে। 21 জুনৰ বিয়লি 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অহা 14 জুনৰ ভিতৰত প্ৰৱেশ পত্ৰ লাভ কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি এখন সংবাদমেলত প্ৰকাশ কৰে। সংবাদমেলত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি ভৱিষ্যতে আসোৱাহসমূহ দূৰ কৰি পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্লেটিনিয়াম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ধৰিত্ৰী সপ্তাহ উপলক্ষে যোৱা 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈ অনুষ্ঠিত কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ সক্ৰিয় অংশগ্ৰহণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। ৰিচাৰ্চ হাইটছ ফাউণ্ডেশ্যন আৰু এনভাইৰনমেণ্টেল প্ৰটেকশ্যন ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ যৌথ উদ্যোগত আয়োজিত ভাৰত এনভাইৰনমেণ্ট প্ৰগ্ৰেমে ভাৰত ছাষ্টেইনেবিলিটি কেম্পাছ মিছন 2026ৰ অধীনত এই স্বীকৃতি প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয়খনে বিভিন্ন কাৰ্যসূচীৰ ভিতৰত 6টা কাৰ্যসূচী সফলতাৰে সমাপন কৰাৰ বাবে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হয়। দেশৰ 500খন বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। যোৰহাট নিবাসী জ্যেষ্ঠ সংগীত শিল্পী, গীটাৰবাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক ৰূপক বেজবৰাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। 60ৰ দশকৰ শেষৰ ফালে ৰেইনবো নামৰ এটা ব্ৰেণ্ড গঠনেৰে সংগীত জীৱন আৰম্ভ কৰা ৰূপক বেজবৰাই তেওঁৰ পন্নী সুগায়িকা লীনা বেজবৰাৰ সৈতে ৰাজ্যৰ বিভিন্ন মঞ্চত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি আদৰ বুটৰিছিল।
1: भारत और संयुक्त अरब अमीरात ने भारत में रणनीतिक पेट्रोलियम और गैस भंडार स्थापित करने की सहित कई समझौतों पर हस्ताक्षर किए। प्रधानमंत्री नरेंद्र मोदी 5 देशों की यात्रा के दूसरे चरण में नीदरलैंड्स पहुंचे। प्रधानमंत्री ने विदेश यात्रा पर कर लगाने की खबर का खंडन किया। CBSE ने कक्षा 12वीं के विद्यार्थियों के लिए उत्तर पुस्तिकाओं के पुनर्मूल्यांकन की सुविधा शुरू करने की घोषणा की। इसराइल और लेबनान युद्ध विराम को 45 दिन बढ़ाने पर सहमत हुए। थाईलैंड ओपन बैडमिंटन टूर्नामेंट के पुरुष डबल्स सेमीफाइनल में भारत के सात्विक साईराज रंकी रेड्डी और चिराग शेट्टी की जोड़ी का सामना मलेशियाई जोड़ी से। भारत और संयुक्त अरब अमीरात UAE ने पेट्रोलियम भंडार, दीर्घकालिक LPG आपूर्ति और रक्षा सहयोग से संबंधित कई महत्वपूर्ण समझौतों पर हस्ताक्षर किए हैं। ये समझौते पश्चिम एशिया में जारी संघर्ष के बीच प्रधानमंत्री नरेंद्र मोदी और UAE के राष्ट्रपति शेख मोहम्मद बिन जायद अल नाहयान के बीच अबू धाबी में उच्च स्तरीय वार्ता के बाद हुए। UAE ने भारत में $5 अरब के निवेश का भी वादा किया। प्रधानमंत्री मोदी कल 5 देशों की यात्रा के पहले चरण में UAE गए थे। इन समझौतों में इंडियन स्ट्रेटेजिक पेट्रोलियम रिजर्व्स लिमिटेड और अबू धाबी नेशनल ऑयल कंपनी के बीच भारत की ऊर्जा सुरक्षा को मजबूत करने के लिए रणनीतिक सहयोग समझौता शामिल हैं। पेट्रोलियम भंडार में सहयोग और तरल प्राकृतिक गैस और LPG भंडारण सुविधाओं पर सहयोग के लिए समझौता किया गया। इस समझौते से भारत के रणनीतिक पेट्रोलियम भंडार में UAE की हिस्सेदारी बढ़कर 3 करोड़ बैरल हो जाएगी और भारत में रणनीतिक गैस भंडार स्थापित किए जाएंगे। दोनों पक्षों ने LPG पर रणनीतिक सहयोग समझौते पर भी हस्ताक्षर किए। इससे भारत में व्यापक रूप से ईंधन की दीर्घकालिक आपूर्ति सुनिश्चित होने की संभावना है। भारत और संयुक्त अरब अमीरात ने रणनीतिक रक्षा साझेदारी के ढांचे पर भी हस्ताक्षर किए, जो रक्षा औद्योगिक सहयोग, प्रौद्योगिकी साझाकरण, नवाचार और क्षेत्रीय सुरक्षा सहयोग पर केंद्रित हैं। वार्ता के दौरान प्रधानमंत्री मोदी और राष्ट्रपति जायद अल नाहयान ने पश्चिम एशिया संकट पर भी चर्चा की। श्री मोदी ने संयुक्त अरब अमीरात के नेतृत्व और लोगों के साथ भारत की एकजुटता की पुष्टि की।
2: पश्चिम एशिया क्षेत्र में युद्ध की परिस्थिति का प्रभाव पूरे विश्व पर दिखाई दे रहा है। भारत ने

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীত। আৰম্ভণিতে শুনাবলৈ লৈছো দীপালী বৰা হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সুৰ দীপালী বৰা হাজৰিকাৰ।

সেয়া আছিল দীপালী বৰা হাজৰিকা। এইবাৰ আগবঢ়াইছো শান্তা উজিৰৰ কণ্ঠৰ এটি গীত, সুৰ প্ৰদীপ ৰাজখোৱাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হেমন্ত ৰাজখোৱাৰ গীতৰ কথা আৰু মুনীন বৰাই সুৰ কৰা এটি গীত। শিল্পী মুনীন বৰা।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কণ্টেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক, ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ, পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যত নতুন চৰকাৰে দায়িত্ব গ্ৰহণৰ পাছতে চৰকাৰৰ কাম কাজ তথা উন্নয়নমূলক পদক্ষেপসমূহক নতুন গতি প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো বিভাগীয় বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে হোৱা বৈঠকত কৃষকসকলৰ পৰা ধান সংগ্ৰহৰ স্থিতি মূল্যায়ন কৰে। তেওঁ বিষয়াসকলক কৃষকসকলৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। ডঃ শৰ্মাই লগতে কৃষকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰি এইবাৰো ধান ক্ৰয়ত অধিক গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বিত্ত বিভাগৰ সৈতে হোৱা আন এখন বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি সমাগত বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা তথা জনসাধাৰণৰ প্ৰস্তুতি পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ সৈতেও বৈঠকত মিলিত হয়। তেওঁ অসম মালাকে ধৰি ৰাজ্যৰ মুখ্য যোগাযোগ আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিষয়াসকলক পথ আৰু দলং নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ লগতে ইয়াৰ গুণগত মানত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বটদ্ৰৱাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰা হৈছে। তদুপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈকে ৰূপায়ণ নোহোৱা প্ৰকল্প আৰু ৰূপায়ণৰ বাবে চিন্তা চৰ্চা কৰি থকা প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হৈছে। শেহতীয়া নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছত চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও নিশ্চিতভাৱে বৃদ্ধি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বৃদ্ধি পাব। অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্ব লাভৰ পাছতে মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীবৰাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে পুনৰবাৰ এই বিভাগৰ দায়িত্ব লাভ কৰিছে। কালি বিভাগীয় বিষয়াসকলৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে জনোৱা অনুমোদনসমূহ কাৰ্যকৰী কৰিবলৈ পূৰ্বৰ চৰকাৰে মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইবাৰ তেওঁ বাকী ৰোৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িব বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্বও অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্বও অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেওটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম।
0: বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুত বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাকে ধৰি 11জনক সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুত বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা ছমাহৰ ভিতৰতে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। বিটিএডি অঞ্চলত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক আৰ্থিক অনুদান দিয়া হ'ব। এই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষাত 1 নম্বৰকৈ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক 3 লাখ টকাকৈ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ 10 জনৰ ভিতৰত স্থান পোৱা শিক্ষাৰ্থীসকলক

0: 5 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। বাক্সা জিলাৰ ককলাবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাখনৰ ককলাবাৰী ছোৱালী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে উন্নীত কৰাৰ পাছত কালি বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ এটা শ্ৰেণীকোঠা মুকলি অনুষ্ঠানত ৰবিৰাম নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিএডি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশ উত্তৰণৰ বাবে অসমীয়া, বড়ো, বাংলা, সংস্কৃত আৰু আৰবী বিষয়ক মাতৃভাষা হিচাপে লৈ 1 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক এই অনুদান আগবঢ়োৱা হ'ব।
1: যোৱা এছেম্বলি ইলেকশ্যনৰ সময়তে বিপিএফ দলৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ উৎসাহিত কৰিবৰ কাৰণে আমি এটা অবিলাসী আঁচনি ঘোষণা কৰিছিলোঁ। এইটো আঁচনিটো হ'ল আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত এম আইল ছাবজেক্ট, এম আইল মানে বড়ো এম আইল, অসমীয়া এম আইল, বেংগলী এম আইল, সংস্কৃত এম আইল, তাৰপাছত আমাৰ আৰবী, এই গোটেই এম আইল ছাবজেক্টবিলাকত 100ত 100 নাম্বাৰ যিবিলাকে চিকিউৰ কৰিব পাৰিব, এই ছাত্ৰ ছাত্ৰীসকলক আমি বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰতিজনকে 3 লাখ 3 লাখেই আৰ্থিক অনুদান দিয়াৰ কাৰণে এটা আঁচনি আমি হাতত লৈছোঁ। আৰু লগতে হায়াৰ ছেকেণ্ডাৰী যিটো পৰীক্ষা আৰ্টছ, ছায়েন্স, কমাৰ্চ, তিনিওটা ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাকে নিজৰ ফাইনেল পৰীক্ষাত টপ 10ত থাকিব পাৰিব, এইসকলক আকৌ 5 লাখকৈ কাইপতি দিয়া হ'ব।
0: অনুষ্ঠানত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী উপস্থিত থাকে। অহা জুনত শিক্ষাৰ্থীসকলক এই অনুদানৰ ধন প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰৰ নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰাৰ লগতে জনসাধাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ বাতৰি আমালৈ আহিছে। হাইলাকান্দিত প্ৰবল বৰষুণৰ ফলত কালি 5 গ্ৰামৰ পৰা মুকামকুটি সংযোগী পথৰ ওপৰত থকা এখন দলং ভাঙি পৰে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে কেইবাখনো গাঁৱৰ লোকে দৈনিক যাতায়াত কৰা এই পথৰ দলংখন ভাঙি পৰাৰ ফলত সম্প্ৰতি অঞ্চল দুটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰাত স্থানীয় লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ৰাস্তা ঘাটতো একাঁঠু পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। জলবন্দী হৈ পৰা লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলায়। SDRF তথা অগ্নি আৰু তাৎক্ষণিক সেৱা বাহিনীয়ে কালি দিনজোৰা অভিযান চলাই জলমগ্ন অঞ্চলৰ পৰা পশুধনসহ 276 জন লোকক উদ্ধাৰ কৰে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যা প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন স্থানত জৰুৰীকালীন সুৰক্ষাৰ আখৰা চলি আছে। সেই অনুসৰি আজি শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত হ'বলগীয়া এই অনুশীলনৰ সময়ত ছাইৰেন বজোৱা, ব্লেকআউট আৰু উদ্ধাৰ কাৰ্যৰ আখৰা কৰা হ'ব। জিলা প্ৰশাসনে এই কাৰ্যসূচীত জনসাধাৰণক সহযোগিতা আগবঢ়াবলৈ আহান জনোৱাৰ উপৰি সন্ধিয়া 7 বজাৰ পাছত 2 মিনিটৰ বাবে ঘৰৰ বিজুলী বাতি নুমাবলৈ আহান জনাইছে। ডিব্ৰুগড়ত সদৌ অসম আহোম সভাৰ 164 সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। ডিব্ৰুগড় জিলা ন্যায়ালয়ৰ সন্মুখত থকা সাহিত্য কাণ্ডাৰী আৰু আহোম সভাৰ প্ৰতিষ্ঠাপক সভাপতি দাম চাও পদ্মনাথ গোহাঁই বৰুৱা উদ্যানত এই কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানীয় মলুংসকলে বন্তি প্ৰজ্বলন আৰু মৈদাম তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ কৰা এই অনুষ্ঠানত আহোম সভাৰ পতাকা উত্তোলন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সভাত ডিব্ৰুগড় জিলা আৰু কেন্দ্ৰীয় সমিতিৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটোৰ আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰহমৰীয়াত আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰাৰ লগতে 3 জন সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ লগতে ৰহমৰীয়াৰ ৰাজপল্লৱ দাস নামৰ এজন যুৱকক আটক কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ উত্তৰ শিলবাৰীত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এহাল পতি পন্নীৰ মৃত্যু হোৱাৰ লগতে তেওঁলোকৰ এটি কণমানি সন্যা সন্তান গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে। শিলবাৰী নিবাসী চি আই এছ এফৰ জোৱান ৰাহুল ৰয় আৰু তেওঁৰ পন্নী তথা কন্যা শিশুটি স্কুটিৰে ঘৰলৈ আহি থকাৰ সময়তে বিজনী শুকলুং পথত এখন চাৰিচকীয়া তীব্ৰবেগী বাহনে তেওঁলোকক মহতিয়াই লৈ যায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 188 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ 4 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অত্যাধুনিক শৈক্ষিক গৱেষণা আৰু বাস্তৱ ক্ষেত্ৰত এ আই প্ৰয়োগৰ হেতু হিচাপে কাম কৰাৰ বাবে অসম সন্তান ডঃ ৰঞ্জয় আদিত্য কৃষ্ণলৈ পিপল টু ৱাটছ 2026 সন্মান আগবঢ়োৱা হৈছে। অসমীয়া প্ৰতিদিন কাকতে বিশ্বৰ এ আই শীৰ্ষ বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত অসমৰ ৰঞ্জয় আদিত্য কৃষ্ণ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ দাম বৃদ্ধি হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ লগতে আজি প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোৰ আমাৰ অসম কাকতৰ শিৰোনাম পেট্ৰল ডিজেলসহ সকলো ইন্ধনৰ ব্যাপক দাম বৃদ্ধি। চাউল দাইলৰ পৰা গাখীৰলৈ প্ৰতিবিধ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 21 জুনত নীট পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব। বাতৰিটোক দ্য টাইমছ অৱ ইণ্ডিয়া আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব দিছে। আবুধাবিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিপুল আদৰণি জনোৱাৰ বাতৰি দৈনিক জনভূমি কাকতৰ লগতে আন আন কাকতসমূহেও আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা জুলাই মাহৰ প্ৰথম সপ্তাহত অসম বিধানসভাৰ চলিত বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি শপত গ্ৰহণ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে কাজিৰঙাত দেশৰ প্ৰথমটো উপগ্ৰহ টেগযুক্ত গংগা ছফ্ট চেল কাছ মুকলি কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22.3 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মেঘালয়ৰ লগতে মিজোৰাম ত্ৰিপুৰাতো মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৰহাট নিবাসী জ্যেষ্ঠ সংগীত শিল্পী গীটাৰবাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক ৰূপক বেজবৰাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। 60ৰ দশকৰ শেষৰ ফালে ৰেইনব' নামৰ এটা বেণ্ড গঠনেৰে সংগীত জীৱন আৰম্ভ কৰা ৰূপক বেজবৰাই তেওঁৰ পন্নী সুগায়িকা লীনা বেজবৰাৰ সৈতে ৰাজ্যৰ বিভিন্ন মঞ্চত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি আদৰ বুটলিছিল। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ। পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰ 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 7 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1,035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে শুনাবলৈ লৈছো জেতুকা পাতৰ দৰে ছবিখনৰ এটি গীত চয়নিকা ভূঞাৰ কণ্ঠত।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো টাসান ছবিখনৰ এটি গীত উদিত নাৰায়ণ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত। গীতটি লিখিছে কৌশাৰ মুনিৰে, সংগীত পৰিচালনা বিশাল শেখৰৰ।

0: শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো চন্দ্ৰমোদয় গীতৰ কথা আৰু ডক্টৰ হিতেশ বৰুৱাৰ সংগীতেৰে সজোৱা তৰালি শৰ্মাৰ কণ্ঠত সুৰেন সুৰাৰ পুতেক ছবিখনৰ এই গীতটি।
1: মোৰ বেয়া লাগিল। বেজ বাবাৰ নাতিনী।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আলকা ইয়াগনিক আৰু অৰিজিত সিঙৰ কণ্ঠত তামাশা ছবিখনৰ এটি গীত। গীতৰ কথা ইৰ্ষাদ কামিলৰ আৰু সংগীত পৰিচালনা এ আৰ ৰহমানৰ।

রূপালীধ অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো কবিতা কৃষ্ণমূৰ্তি আৰু সুখবিন্দৰ সিঙৰ কণ্ঠত তাল ছবিখনৰ এটি গীত। গীতটি লিখিছে আনন্দ বক্সীয়ে, সংগীতেৰে সজাইছে এ আৰ ৰহমানে।

ৰূপালীৰো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 19 ছেকেণ্ড গৈছে। সময় হ'ল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া ডিউটি ৰুমত আছে এনেলা ইমছন, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু বিপুল কলিতা, ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীত। প্ৰথমে শুনাবলৈ লৈছো খগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা শিল্পী নিজৰ।

গীতিমালিকাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গীতাহাতী কাকতিৰ কথাৰে সজোৱা এটি গীত, হাফেজা বেগম চৌধুৰীৰ কণ্ঠত, প্ৰযোজনা বিপুল বৰুৱাৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো বিজন দত্তৰ কণ্ঠ এটি গীত। গীতটি লিখিছে লক্ষ্য হীৰা দাসে, প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

কীৰ্তি মালিকাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ডক্টৰ লোহিন্দ্ৰ কুমাৰ শইকীয়াৰ কথাৰে সজোৱাই দি গীত ৰহিমা কলিতা বেগমৰ কণ্ঠত প্ৰযোজনা বিপুল বৰুৱাৰ।

অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছো। সদানন্দ গগৈৰ কণ্ঠৰ এটি গীত। গীতটি লিখিছে পৰাগ কুমাৰ ভট্টাচাৰ্যই, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: হল।
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ্ট 99.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠিৰ মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই ডেইজি গগৈ আৰু মোৰ সৈতে আছে কিশোৰ জ্যোতি কলিতা।

0: ৰাজা ৰামমোহন ৰায়ে কৈছিল, শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথে অৱৰুদ্ধ হয়।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসমূহৰ মাজলৈ যোৱাৰ প্ৰাকক্ষণত জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি খন্তেক পাছতেই অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 আগবঢ়োৱা হ'ব জে এইচ চেটলানাৰ এটি ইংৰাজী কথিকা।

ইন্দ্ৰাণী তালুকদাৰৰ আধুনিক গীত শুনিবলৈ পাব 6:30 আৰু 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছোঁ যুৱবাণী যোগে প্ৰচাৰ হ'বলগীয়া কাইলৈ অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈও আজিৰ দৰে একে সময়তে আৰম্ভ কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব গীতাৰে কথাৰ অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড, আৰু এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব 6:30।

বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে প্ৰচাৰৰ সময় 7:20 7:50 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈ যুৱবাণী।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজি মনোৰঞ্জনত প্ৰথমে শুনাবলৈ লৈছোঁ ৰাজীৱ

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্রোতা, মনোৰঞ্জনত পুনৰ শুনাবলৈ লৈছো দুটি মনোমোহা হিন্দী গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মী অনুষ্ঠান মনোৰঞ্জন আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। ইয়াৰপৰা শ্রোতাসকলে সঞ্জু ছবিখনৰ পৰা সোনু নিগম আৰু সুনীল চৌহানৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্রোতা, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সুখবিন্দৰ সিং আৰু শ্রেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

0: সুখবিন্দৰ সিং আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই সুন্দৰ গীতটিৰ পিছত এইবাৰ আগবঢ়াইছো সঞ্জু ছবিখনৰ পৰাই পাপন, ৰণবীৰ কাপুৰ আৰু সুপ্ৰিয়া পাঠকৰ কণ্ঠৰ এই গীতটি।
1: Ladies and gentlemen, let me tell you the story of Mr. Sutro. 1, 2, 3, stop.

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। ষ্টুডিঅ'ৰ মজিয়াত মই ডেইজি গগৈ আৰু মোৰ সৈতে আছে কিশোৰ জ্যোতি কলিতা। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ পুনৰ শুনাবলৈ লৈছো উৰি ছবিখনৰ পৰাই আন দুটি গীত।

ইউনিয়ন বেংক অব ইণ্ডিয়াত খালি হোৱা 1865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থীৰ স্নাতক হ'ব লাগিব। বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। পুনৰবাৰ কৈছোঁ, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ। প্ৰাৰ্থীসমূহ স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো এটি বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰমেট্ৰিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহা নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। পুনৰবাৰ কৈছোঁ, বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিল্টাৰ ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো এটা ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মবিল ইঞ্জিনিয়াৰিঙৰ ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FK 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদিৰ বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব গীতেৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথমটি অংশ, আৰু এই অনুষ্ঠানৰে পৰৱৰ্তী অংশ শুনিবলৈ পাব 6:30। বাৰীৰহণে গীত মাতো অনুষ্ঠান হিপ হিপ হুৰৰে প্ৰচাৰৰ সময় 7:20। 7:50 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি, আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

পার্টি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। দিশপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি। অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যজুৰি শ্ৰী শ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভৱ তিথি পালন। ৰাষ্ট্ৰীয় ডেংগি দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানী উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। দিশপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল শ্লাইচ

0: বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। এই পৰিৱেশৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিলে ৰাজ্যৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: আমাৰ যিমান এনেকুৱা নতুন নতুন কোম্পানী আহিব, ইনষ্টিটিউচন আহিব, আমি যদি অসমত তেওঁলোকক ভালকৈ ৰাখিব পাৰো, ভাল এনভাইৰনমেণ্ট দিব পাৰো, কোঅপাৰেট কৰিব পাৰো, সহযোগিতা কৰিব পাৰো, তেতিয়াহলে আমাৰ ল'ৰা ছোৱালী বেংগালোৰ দিল্লীত গৈ কাম কৰিব নালাগে, আমি অসমতে আমি কাম কৰিবলৈ সুবিধা পাম। আৰু মই বিশ্বাস কৰো যে আমাৰ ফিউচাৰ বহুত ব্ৰাইট, আৰু আমি এনেকে কাম কৰি থাকিলে আমি এনেকুৱা বহুত ইনষ্টিটিউচনক আমি অসমলৈ আনিব পাৰিম, অসমৰ ল'ৰা ছোৱালীক সুবিধা দি যাব পাৰিম।
0: মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত বেংক শাখা মুকলি হোৱাটোৱে দেশৰ বেংকিং খণ্ডৰ ভৱিষ্যত নিৰূপণ কৰাৰ ক্ষেত্ৰত অসমৰ পূৰ্ণ প্ৰস্তুতিকে সূচায়। ডঃ শৰ্মাই কয় যে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্ৰকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰ অসমক দায়িত্বশীল আৰু প্ৰযুক্তিচালিত বিনিয়োগৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9 লাখ মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলো লাষ্ট 3 ইয়াৰটো, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু মোৰ বিশ্বাস যে আমি এটা টীম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি খনি আৰু খনিজ বিভাগৰ এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভূতত্ব আৰু খনন সঞ্চালকালয় MMDC NL আৰু AHECLৰ কাম কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত এই বিভাগসমূহে যোৱা 5 বছৰত লাভ কৰা সাফল্য আৰু পৰৱৰ্তী 5 বছৰৰ বাবে ল'বলগীয়া উন্নয়নমূলক কাম কাজৰ বিশদ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ উপৰি খনন খণ্ডৰ সংস্কাৰ, খনিৰ নিলাম, ৰাজহ বৃদ্ধিৰ পৰিকল্পনা, খনিৰ লীজ ব্যৱস্থাপনা আৰু দুৰ্লভ খনিজ সম্পদৰ অন্বেষণৰ বিষয় লৈও বৈঠকত আলোচনা কৰা হয়। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1975 চনৰ আজিৰ দিনটোতে ৰাজ্যখন আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আজি লোকভৱনত ছিকিমৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্যপালগৰাকীয়ে ছিকিমৰ জনসাধাৰণক ওলগ জনায় আৰু ৰাজ্যখনক শান্তি, প্ৰগতি, পৰিৱেশ সংৰক্ষণ তথা জাতীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে ছিকিমে দেশৰ প্ৰথমখন পূৰ্ণাংগ জৈৱিক সামগ্ৰী উৎপাদিত ৰাজ্য হিচাপে পৰিগণিত হৈ বহনক্ষম উন্নয়নৰ আৰ্হি হৈ পৰিছে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে কিদৰে অৰ্থনৈতিক বিকাশৰ দিশত অগ্ৰসৰ হ'ব পাৰি সেয়া প্ৰতিপন্ন কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মেৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে বিধানসভাত বিৰোধী পক্ষৰ দলপতি থাকিব নে নাই তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। পূৰ্বতে বিৰোধী দলপতি মৰ্যাদা লাভ কৰিবলৈ 21 গৰাকী সদস্যৰ প্ৰয়োজন আছিল যদিও সংশোধনীৰ জৰিয়তে এই সংখ্যা 13লৈ হ্ৰাস কৰা হৈছে। বিধানসভাৰ সচিব দুলাল পেগুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলপতি দিয়া নিদিয়া সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত ল'ব।
4: বিরোধী দলপতি পাবনে নাপায় এজ পার আমার।

0: প্ৰথমতে যোৱাবাৰ আমাৰ 15 এছেম্বলি আছিলে, 14 এছেম্বলিত এটা মানে আমাৰ প্ৰথমতে আছিলে, পিছলৈ গৈ গৈ পেলাই মানে আচলতে 16 নিয়মটো হ'ল 16 টোটেল মেম্বাৰৰ পৰা 16 তাৰমানে 21 আছিলে 14 এছেম্বলিত। তাৰপিছত তেতিয়া গৈ গৈ গৈ গৈ তেওঁলোকৰ তেনেকৈ 20-19 পাই গ'ল, তেনেকৈ গৈ পেলাই কেছেছ হোৱাৰ পিছত মানে বিৰোধী দল নাপায় বুলি পেলাই কেছত হাৰিছে। ভুলতো আছে, বিৰোধী দল পাবলৈ হ'লে মানে 21 পালে নহ'ব, স্পীকাৰে কনচেণ্ট থাকিব লাগিব, স্পীকাৰে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও। তাৰপিছত আকৌ ৰুলটো এমেণ্ড কৰিলে, এমেণ্ড কৰাৰ পিছত আকৌ আমাৰ 110 কৰিলে, 110 কৰাৰ পিছত 126-110 হ'লে আমাৰ 12.6 হয়, 12.6 আকৌ এতিয়াতো 12.6 হ'লে 13 হয়, নিয়মমতে 13 হ'লে দিব লাগে বুলি তেওঁলোকে কৈছে। নিয়মত আকৌ কোনো স্পেচিফিক তেনেকৈ কোনো ৰুল নাই, ইয়াতে বিৰোধী দলৰ প্ৰতি পাতিবই লাগে বুলি পেলাই নিয়ম নাই। স্পীকাৰে বিৰোধী দল নিদিবও পাৰে দিবও পাৰে, এইটো ডিস্কেশ্যনৰী পাৱাৰটো হ'ল স্পীকাৰ ছাৰ।
1: উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 19 আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি 61 সংখ্যক তিৰোভাৱ তিথি। শ্ৰী শ্ৰী হৰিদেৱে সামাজক আধ্যাত্মিকতাৰ অমিলন বাদ দেখুৱাই মানেৰী, বহৰী, গৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰক তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। গুৰুজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ বহৰীত পুৱা উষা কীৰ্তনেৰে তিৰোভাৱ তিথিৰ দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হয়। তিৰোভাৱ তিথি উপলক্ষে আয়তী আৰু প্ৰকটৰ প্ৰসংগ, ৰাজহুৱা নাম, দিহানাম, ধৰ্মালোচনী সভা আদিৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজি আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হৈছে। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি হৰকিশোৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া তেজ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাতো ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ প্ৰতিৰোধ বিভাগৰ উদ্যোগত আজি খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰকক আয়ুষ্মান আৰোগ্য মন্দিৰ, উম্পানাই মধ্য ইংৰাজী বিদ্যালয় আৰু হামৰেন জিলা চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত কৰা হয়। একেদৰে ধুবুৰী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত ডেংগী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত মহৰ প্ৰজনন ৰোধ কৰি এই ৰোগ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। শ্ৰীভূমি জিলাৰ নগৰীয়া অঞ্চলত পানী জমা হোৱাৰ সমস্যা তথা কৃত্ৰিম বান্ধ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰাকৃতিক আৰু অন্যান্য নিষ্কাশন ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, চৰকাৰী ভূমি, নলা আদিৰ ওপৰত অবৈধ দখল আঁতৰাবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। জিলাখনৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি অবৈধ দখল তৎক্ষণাত আঁতৰাই পেলাবলৈ কোৱা হৈছে। অৱশ্যে উচ্ছেদ আৰম্ভ কৰাৰ আগতে সংশ্লিষ্ট লোকসকলক আগতীয়াকৈ অৱগত কৰাবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে 2005 দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 30, 34, 41 আৰু 51 নম্বৰ ধাৰাৰ অধীনত জনসাধাৰণৰ স্বাৰ্থত এই আদেশ জাৰি কৰা হৈছে। বৰষুণৰ ফলত পানী জমা হৈ সাধাৰণ জনতাৰ অসুবিধা নহবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
2: কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভাৰ আয়োজন কৰে।

উন্নতি কৰাৰ ব্যৱস্থা কৰা হ'ব। জিলা প্ৰশাসনে পৰহিলৈ আমজোঙাত থকা সংহত জনজাতি উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত এই কাৰ্যসূচী মুকলি কৰিব। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন জিলাৰ 14-15 বছৰ বয়সৰ কিশোৰীসকলক স্বাস্থ্য বিভাগে HPV প্ৰতিষেধক প্ৰদানৰ দিহা কৰিছে। মৰিগাঁও জিলাৰ 30টা কেন্দ্ৰত পৰহিলৈৰ পৰা এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। আজি জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত এই অভিযানৰ অগ্ৰগতিৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। অহা 31 মেলৈ চলিবলগীয়া এই অভিযানত জিলাখনৰ 9,576 গৰাকী কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বজালী জিলাৰ ভৱানীপুৰত যোৱা 28 এপ্ৰিলত সংঘটিত ডকাইতি ঘটনাৰ জড়িত মূল অভিযুক্তৰ লগতে আন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লোৱাখুৰ গাঁৱৰ কাঁহ পিতলৰ সামগ্ৰীৰ ব্যৱসায়ী এজনৰ পৰা বুজন পৰিমাণৰ নগদ ধন আৰু বাহন কাঢ়ি লোৱাৰ পাছত ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ভিত্তিত ভৱানীপুৰ আৰক্ষীয়ে এই ডকাইতি কাণ্ডৰ অনুসন্ধান আৰম্ভ কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰপেটাৰ সমীপৰ কলগাছিয়া গাঁৱৰ ছাহেদ খান আৰু তেওঁৰ সহযোগী একেখন গাঁৱৰে আলী হুছেইনক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে ডকাইত দুজনৰ পৰা এখন চাৰিচকীয়া বাহনৰ লগতে চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ কছাৰীবাৰী মানকটাৰ সৰবৰাহী মহিলা সমাজকৰ্মী মীৰা সোণোৱালৰ আজি পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। প্ৰয়াত সোণোৱাল পূবেৰুণ সংঘ আৰু মানকটা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য আৰু কছাৰীবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী আছিল। তেওঁৰ মৃত্যুত বহু লোক, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি। অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যজুৰি শ্ৰী শ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভাৱ তিথি পালন। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটান্স মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: द्विपक्षीय वार्ता करेंगे। प्रधानमंत्री मोदी दौरे के तीसरे चरण में कल स्वीडन के गोथेनबर्ग जाएंगे। स्वीडन के औद्योगिक केंद्र गोथेनबर्ग की यात्रा से भारत और स्वीडन के बीच द्विपक्षीय संबंधों, विशेष रूप से व्यापार, आर्टिफिशियल इंटेलिजेंस और अंतरिक्ष प्रौद्योगिकी जैसे उभरते और उच्च प्रौद्योगिकी क्षेत्रों में और मजबूती आने की उम्मीद है। भारत ने अवैध रूप से गठित मध्यस्थता न्यायालय के सिंधु जल संधि पर हालिया तथाकथित फैसले को खारिज कर दिया है। भारत इस न्यायालय के पहले के भी सभी निर्णयों को सख्ती से अस्वीकार कर चुका है। विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने कहा कि तथाकथित मध्यस्थता न्यायालय ने कल अधिकतम जल भंडारण क्षेत्र से संबंधित एक फैसला जारी किया था। उन्होंने कहा कि इसके द्वारा जारी कोई भी कार्यवाही, फैसला या निर्णय अमान्य है। श्री जायसवाल ने कहा कि सिंधु जल संधि को स्थगित रखने का भारत का निर्णय अभी भी लागू है। केंद्रीय अन्वेषण ब्यूरो सीबीआई ने आज नीट यूजी 2026 परीक्षा प्रश्नपत्र लीक मामले में एक मुख्य आरोपी को गिरफ्तार कर लिया। आरोपी मनीषा गुरुनाथ मंधारे महाराष्ट्र के पुणे की वरिष्ठ वनस्पति विज्ञान शिक्षिका हैं। उन्हें राष्ट्रीय परीक्षण एजेंसी द्वारा विशेषज्ञ के रूप में नियुक्त किया गया था। जांच एजेंसी ने बताया कि आरोपी के पास वनस्पति विज्ञान और प्राणी विज्ञान के प्रश्न पत्रों तक पूरी पहुंच थी। तेलंगाना में मतदाता सूची का विशेष गहन पुनरीक्षण SIR 15 जून से शुरू होगा। राज्य के मुख्य चुनाव अधिकारी सुदर्शन रेड्डी ने कहा कि बूथ स्तर के अधिकारी 25 जून से 24 जुलाई तक घर घर जाकर सत्यापन करेंगे। उन्होंने कहा कि मतदाताओं के पास गणना प्रक्रिया को ऑनलाइन पूरा करने का विकल्प भी होगा। शिक्षा मंत्रालय ने बीच में ही स्कूली शिक्षा छोड़ने वाले, विशेष रूप से 14 से 18 आयु वर्ग के बच्चों की बढ़ती संख्या पर गंभीर चिंता व्यक्त की है। स्कूल शिक्षा और साक्षरता सचिव संजय कुमार की अध्यक्षता में हुई एक उच्चस्तरीय बैठक में इस मुद्दे पर चर्चा हुई और राष्ट्रीय मुक्त विद्यालय संस्थान द्वारा प्रस्तावित एक नई पहल की कार्यान्वयन रणनीति की भी समीक्षा की गई। विज्ञान और प्रौद्योगिकी मंत्री डॉ. जितेंद्र सिंह ने कहा है कि क्वांटम और आर्टिफिशियल इंटेलिजेंस में आत्मनिर्भरता भारत की अगली पीढ़ी की विकास यात्रा तय करेगी। नई दिल्ली में प्रौद्योगिकी विकास बोर्ड के कार्यक्रम में उन्होंने ये बात कही। उन्होंने कहा कि देश क्वांटम तकनीक, डीप टेक फाइनेंसिंग और उद्योग आधारित शोध के जरिए नवाचार संचालित विकास के नए दौर की ओर बढ़ रहा है। कार्यक्रम में अनुसंधान विकास, नवाचार, RDI निधि योजना के तहत 5 परियोजनाओं के लिए समझौतों पर हस्ताक्षर किए गए। गुजरात के गांधीनगर में एशियाई भारोत्तोलन चैंपियनशिप में भारत की संजना ने महिलाओं के 77 किलोग्राम वर्ग में कांस्य पदक जीत लिया है। संजना ने स्नैच में 96 किलो, क्लीन एंड जर्क में 124 किलो और कुल 220 किलो का वजन उठाकर 3 कांस्य पदक अपने नाम किए। IPL क्रिकेट में कोलकाता में गुजरात टाइटंस ने कोलकाता नाइट राइडर्स के खिलाफ मुकाबले में टॉस जीतकर गेंदबाजी का फैसला किया है। अंक तालिका में 8वें स्थान पर मौजूद कोलकाता के लिए ये मैच प्लेऑफ की दौड़ में बने रहने के लिए बेहद महत्वपूर्ण है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: दिस इज आकाशवाणी, द न्यूज रेड बाय सरबजीत कौर। Prime Minister Narendra Modi is scheduled to hold bilateral talks with Dutch Prime Minister Rob Jetten. He called on King Willem Alexander and Queen Maxima in The Hague this afternoon. The visit carries significance beyond bilateral ties and is expected to shape broader India-EU relations following the recently concluded India-Europe Free Trade Agreement. Addressing a community program in The Hague, Netherlands, as part of his five-nation tour, Prime Minister said the world is facing a series of unprecedented challenges, including the COVID-19 pandemic, ongoing conflicts, and an emerging energy crisis.
2: पहले कोरोना आया, फिर युद्ध होने शुरू हो गए और अब आज की एनर्जी क्राइसिस है। ये दशक दुनिया के लिए आपदाओं का दशक बन रहा है। हम सभी देख रहे हैं, अगर ये स्थितियां तेजी से नहीं बदली गई तो बीते अनेक दशकों की उपलब्धियों पर पानी फिर जाएगा। दुनिया की बहुत बड़ी आबादी फिर से गरीबी के दलदल में चली जाएगी।
1: Highlighting global efforts to strengthen economic resilience, the Prime Minister said, India and the Netherlands are jointly focusing on building robust supply chains. Prime Minister Narendra Modi also underlined India's growing global role, describing the country as a land of opportunities in the 21st century that is driven by both technology and human values.
2: 21वीं सदी का भारत अवसरों की भूमि है. भारत टेक्नोलॉजी ड्रिवन भी है और ह्यूमैनिटी ड्रिवन भी है. भारत जितना एंशिएंट है उतना ही मॉडर्न बन रहा है और विकसित भारत की जर्नी में भागीदारी का भी है. मैं नेदरलैंड्स में भारतीय समुदाय के सभी साथियों से कहूंगा, आप भारत में ज्यादा से ज्यादा सहयोग बढ़ाएं. इससे भारत का सामर्थ्य भी बढ़ेगा और आपके इन्वेस्टमेंट पर रिटर्न भी ज्यादा मिलेगा.
1: After concluding his visit to the Netherlands, Prime Minister Modi will travel to Sweden tomorrow on the third leg of his five-nation tour. Economic Offences Wing, EOW, of Delhi Police has busted a Goods and Services Tax, GST, fraud cartel and has arrested six people. Addressing the press conference, Additional Commissioner in EOW, Ravi Kumar Singh, said that the accused were operating fake firms. He informed that accused used 50 fake shell companies for GST returns, fake billing and wrongful input tax credit claims. He said that fake GST transactions worth approximately 128 crore rupees were carried out through these firms. The Central Bureau of Investigation, CBI, today arrested a mastermind connected with the leak of biology questions in the NEET undergraduate 2026 paper leak case. The accused, named Manisha Gurunath Mandare, is a senior botany teacher from Pune, Maharashtra. CBI said that she was involved in the NEET undergraduate 2026 examination process and was appointed as an expert by the National Testing Agency. The investigation agency said that the accused had complete access to the botany and zoology question papers. The Ministry of Education has expressed serious concern over the growing number of out-of-school children in the country, especially in the 14 to 18-year age group. A high-level meeting chaired by School Education and Literacy Secretary Sanjay Kumar discussed the issue and reviewed the implementation strategy for a proposed new initiative by the National Institute of Open Schooling. During the meeting, Mr. Kumar said that according to available data, out of every 100 children entering class 1, only 62 reach class 12. He noted that more than 2 crore children in the 14 to 18 years age group are currently out of school. India Meteorological Department has forecast heavy rainfall over Andaman and Nicobar Islands, sub-Himalayan West Bengal, Sikkim, Assam, Meghalaya and South Interior Karnataka during the next 2 days. According to IMD, similar conditions will also prevail over Arunachal Pradesh, Kerala, Mahe, Tamil Nadu, Puducherry and Karaikal tomorrow. At the Asian Weightlifting Championships in Gandhinagar, India's Sanjana has won 3 bronze medals in the women's 77kg category. And that is the end of this news bulletin.
3: Iya, Akashvani. বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ সৈতে জড়িত এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰে তেওঁ ইয়াৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব উল্লেখযোগ্য যে ইউৰোপীয় দেশখনৰ সৈতে ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী নেডাৰলেণ্ডছলৈ গৈছে শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপ মুক্ত বাণিজ্য চুক্তিৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰাৰ লগতে ইয়াৰ জৰিয়তে দেশ দুখনৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে যোৱা নিশা এমষ্টাৰডাম বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ বিদেশ মন্ত্ৰী টম বেৰেনছনে আদৰণি জনায়। পৰম্পৰাগত নৃত্য আৰু গীত মাতৰ অনুষ্ঠানেৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজিত এটা অনুষ্ঠানত ভিন ভিন বয়স, ধৰ্ম আৰু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ভাৰতীয় সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে কেও দিশে মোদী মোদী আৰু বন্দে মাতৰম ধ্বনি শুনিবলৈ পোৱা যায়। শ্ৰীমোদীয়ে আজি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। আয়োজকসকলে ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰা আজি হ'বলগীয়া এই মত বিনিময় অনুষ্ঠানৰ বাবে হাজাৰ হাজাৰ প্ৰৱাসী ভাৰতীয় নাগৰিকে আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই মত বিনিময়ৰ সময়ত ভাৰত আৰু নেডাৰলেণ্ডছৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টোৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ ভূমিকা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ অৱস্থিতিৰ লেখীয়া বিষয়সমূহেও স্থান লাভ কৰাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে আজি দেশখনৰ আগশাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ছোৱাত বিশেষকৈ ছেমিকণ্ডাক্টৰ চিপছ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ভিন ভিন খণ্ডক সামৰি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। নেডাৰলেণ্ডছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী কালি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আবুধাবিত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে এখন বৈঠকত মিলিত হয়। নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী কাইলৈ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী উলফ কিষ্টাৰ্ছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে অহা 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰৱে সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতেও আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভাৰত আৰু নেডাৰলেণ্ডছে একাধিক সংকটৰ দ্বাৰা চিহ্নিত দুৰ্যোগৰ দশক বুলি অভিহিত কৰাৰ মাজতে বিশ্বব্যাপী ব্যাঘাতৰ সমাধানৰ বাবে এক বিশ্বাসযোগ্য, স্বচ্ছ আৰু ভৱিষ্যতৰ বাবে সাজু যোগান শৃংখলা গঢ়ি তোলাৰ বাবে একেলগে কাম কৰি আছে। পাঁচখন দেশৰ ভ্ৰমণৰ অংশ হিচাপে নেডাৰলেণ্ডছৰ হেগত সামূহিক কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই কোভিড-19 মহামাৰী, চলি থকা সংঘাত আৰু শক্তি সংকটৰ সম্ভাৱনাকে ধৰি এক ধাৰাবাহিক অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ সকীয়াই দিয়ে যে এই প্ৰত্যাহ্বানসমূহ ক্ষীপ্ৰতাৰে মোকাবিলা কৰিব নোৱাৰিলে বিশ্ব উন্নয়নৰ লাভালাভ হ্ৰাস পাব পাৰে আৰু জনসাধাৰণৰ বৃহৎ অংশক দৰিদ্ৰলৈ পৰিৱৰ্তন কৰিব পাৰে। অৰ্থনৈতিক স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু নেডাৰলেণ্ডছে যৌথভাৱে শক্তিশালী যোগান শৃংখল গঢ়ি তোলাত মনোনিৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী ভূমিকাকো আলোকপাত কৰি দেশখনক একবিংশ শতিকাৰ সুযোগৰ দেশ বুলি অভিহিত কৰে, যি প্ৰযুক্তি আৰু মানৱীয় মূল্যবোধ দুয়োটাৰে পৰিচালিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। অসম, পুডুচেৰী আৰু পশ্চিমবংগত বিজেপিৰ বিশেষ সফলতাৰ পাছত প্ৰথমবাৰৰ বাবে গুজৰাট ভ্ৰমণলৈ অহা শ্ৰীশ্বাহে কেইবাখনো উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। ভ্ৰমণকালত বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। দক্ষিণ পশ্চিম মণ্ডলৰ কাৰ্যালয়ত শ্ৰীশ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিত উন্নয়নমূলক কাম কাজৰ লগতে গছপুলি ৰোপণ সন্দৰ্ভত আলোচনাত মিলিত হয়। তদুপৰি ছাৰ্খেজ, গান্ধীনগৰ কৰিডৰৰ আধুনিকীকৰণ আৰু ঘাটলুডিয়া, গোটা, চান্দলুডিয়া, থালতেজকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহৰ হ্ৰদসমূহৰ আন্তঃসংযোগ সম্পৰ্কতো বিষয়ববীয়াসকলৰ সৈতে আলোচনা মিলিত হয় আৰু কামসমূহ ক্ষীপ্ৰতাৰে কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 70 গৰাকী নৱনিৰ্বাচিত পৌৰসভাৰ পাৰিষদকো সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজহুৱা অভিযোগৰ ক্ষীপ্ৰ সমাধান আৰু উন্নয়নমূলক কাম কাজৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰশাসনিক বিষয়াসকলৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ সন্দৰ্ভতো তেওঁ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰিও শ্ৰীশ্বাহে নৰনুপুৰা, ঘাটলুডিয়া, ভেজালপুৰ আৰু সাৱৰমতী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাৰিষদসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে তেওঁ অখণ্ডনন্দ আৰু সাস্তু সাহিত্য মুদ্ৰানা লে নেশৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ গান্ধীনগৰ জিলাত মানছা পৌৰসভাৰ অধীনৰ উন্নয়নমূলক কাম কাজসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে আৰু সমষ্টিটোৰ অন্তৰ্গত ৰাজহুৱা চিকিৎসালয়সমূহত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰাৰ লগতে পুৰণি চিকিৎসালয়খনৰ মেৰামতি আৰু উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশ্বাহে পুনৰ উল্লেখ কৰে যে নাগৰিকসকলৰ বাবে উন্নত সা সুবিধা আৰু জনকল্যাণৰ বাবে সকলো উন্নয়নমূলক কাম কাজ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰিব লাগে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাইল গোচৰৰ সৈতে জড়িত এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মনীষ গুৰুনাথ মান্ধাৰী নামৰ অভিযুক্তজন মহাৰাষ্ট্ৰৰ পুনেৰ উদ্ভিদ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ শিক্ষক। উল্লেখযোগ্য যে মান্ধাৰেক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট পৰীক্ষা পৰিচালনাৰ বাবে বিশেষজ্ঞ হিচাপে নিযুক্তি দিছিল। চি বি আইয়ে জনোৱা অনুসৰি চলিত মাহৰ 14 তাৰিখে গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনৰ

0: পৰীক্ষাৰ সম্ভাব্য প্ৰাৰ্থীক সংগঠিত কৰি পুনে নিজ বাসগৃহত এই ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণৰ প্ৰদান কৰি আছিল। এতিয়ালৈকে গোচৰত দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে আৰু আলিয়া নগৰৰ পৰা 9 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে 5 অভিযুক্তক ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে আৰু 7 আৰক্ষীৰ জিম্মাত ৰখা হৈছে। কালি গ্ৰেপ্তাৰ হোৱা আন 2 অভিযুক্তক পুনে আদালতত হাজিৰ কৰোৱা হৈছে আৰু ট্ৰানজিট ৰিমাণ্ডৰ পাছত দিল্লীলৈ স্থানান্তৰ কৰা হৈছে। উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত CBIয়ে দেশৰ 6টা স্থানত তালাচী চলাই কেইবাটাও অভিযোগনামা দাখিল কৰে আৰু আপত্তিজনক নথিপত্ৰ, লেপটপ, বেংক ষ্টেটমেণ্ট, মোবাইল ফোন জব্দ কৰিছে। চলিত বৰ্ষৰ 1 জানুৱাৰী চূড়ান্ত হোৱা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিয়ে ভাৰত আৰু ছুইডেনকে ধৰি ইউৰোপীয় দেশসমূহৰ মাজত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তি সহযোগিতাৰ নতুন পথ মুকলি কৰাৰ সম্ভাৱনা আছে। এই গুৰুত্বপূৰ্ণ চুক্তিৰ স্বাক্ষৰ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত 5খন দেশৰ ভ্ৰমণ প্ৰথমটো গুৰুত্বপূৰ্ণ উচ্চ পৰ্যায়ৰ সংযোগ হিচাপে গণ্য কৰা হৈছে। বাণিজ্যিক চুক্তিৰ পৰা উদ্ভৱ হোৱা সম্ভাৱনা সন্দৰ্ভত ভাষণ দি ছুইডেনৰ আৰ্টিফ্লেক্সত অৱস্থিত অভিযান্ত্ৰিক আৰু পণ্য উন্নয়ন বিভাগৰ মুৰববী পাৰ ষ্টেনফেল্টে ভাৰত আৰু ইউৰোপৰ মাজত শক্তিশালী উদ্যোগিক সহযোগিতা আৰু অধিক ব্যৱসায়িক সুযোগ সন্দৰ্ভত আশা ব্যক্ত কৰে। তেওঁ ভাৰতৰ উৎপাদন আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ ওপৰত ইউৰোপীয় কোম্পানীসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আস্থাৰ ওপৰত আলোকপাত কৰে। চৰকাৰে হাতত লোৱা ব্যৱসায়িক পদক্ষেপসমূহৰ ফলত টাটা মটৰছে অধিগ্ৰহণ কৰা আৰ্টিফ্লেক্সে বিগত কেইবছৰমানৰ পৰা যথেষ্ট লাভান্বিত হৈছে। উদ্যোগ বিশেষজ্ঞসকলৰ মতে ইতিমধ্যে স্বাক্ষৰিত ভাৰত আৰু ইউৰোপীয় ইউনিয়ন বাণিজ্য চুক্তিয়ে অটোমোবাইল ইঞ্জিনিয়াৰিং, স্বচ্ছ প্ৰযুক্তি আৰু উৎপাদন আদি খণ্ডত দুয়োখন দেশে উমৈহতীয়া সহযোগিতা আগবঢ়োৱাৰ লগতে এই খণ্ডসমূহ অধিক শক্তিশালী কৰি তুলিব। ইজৰাইলে প্ৰকাশ কৰিছে যে কালি গাজা চহৰত চলোৱা বিমান আক্ৰমণত হামাছৰ সামৰিক শাখাৰ নেতা আলদিন আল হাদ্দাদ নিহত হয়। ইজৰাইলৰ সেনাপ্ৰধানে জনোৱা অনুসৰি হামাছৰ সামৰিক নেতৃত্বৰ শেষৰজন জ্যেষ্ঠ সেনাধ্যক্ষ হাদ্দাদ 2023 চনৰ 7 অক্টোবৰত গাজাত সংঘটিত আক্ৰমণৰ সৈতে বিশেষভাৱে জড়িত হৈ আছিল। ছিকিমে আজি ইয়াৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1972 চনৰ আজিৰ দিনটোতে ৰাজ্যখনৰ আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰতিষ্ঠা দিৱস উপলক্ষে গেংটকৰ মনন কেন্দ্ৰত বিয়লি আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু ৰণাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে আজি নীট UG 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ সৈতে জড়িত এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মেডিয়ামৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ গীত চৰ্চা কৰা হ'ব। সমল ব্যক্তিৰূপে উপস্থিত আছে দিগন্ত ভাৰতী। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আমি যোৱা খণ্ডত কথা পাতিছিলো জুবিন গাৰ্গৰ সংগীতৰ যাত্ৰাৰ বিষয়ে, জুবিন গাৰ্গৰ কণ্ঠৰ গীত, জুবিন গাৰ্গে সুৰ কৰা গীত, জুবিন গাৰ্গে দিগন্ত ভাৰতীয়ে লিখা আৰু সুৰ কৰা গীতৰ সম্পৰ্কত, য'ত জুবিন গাৰ্গৰ কণ্ঠ আমি শুনো, সেই সম্পৰ্কে কিছু কথা পাতিছিলোঁ। আকৌ এবাৰ আমি একেলগে বহিছো আকাশবাণীৰ ষ্টুডিঅ'ত। আমাৰ অতিথি তথা সমল ব্যক্তি, তেখেত হৈছে বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ দিগন্ত ভাৰতী। আপোনাক পুনৰবাৰ আকাশবাণী ষ্টুডিঅ'ত আদৰণি জনাইছো।
3: ধন্যবাদ।
2: লগতে আদৰিছো ত্ৰিবেণী, শ্ৰুতি, জোনাক, নিবিড়, হিল্লুল, অৰ্কদ্বীপ, ডলি, উষা, সেউজপ্ৰিয়া, প্ৰত্যুষা, উপাসনা, কীৰ্তন আৰু দেৱাহুতি। তেখেতসকল যোৱা খণ্ডটো আমাৰ সৈতে আছিল, এই খণ্ডটো আমি আদৰণি জনাইছো। আমি জুবিন গাৰ্গৰ সংগীত জীৱনৰ বিষয়ে কথা পাতিছো। আজিৰ খণ্ডটিৰ আৰম্ভণিতে আমি পাতিব বিচাৰিছো, জুবিন গাৰ্গে প্ৰায় সকলো ধৰণৰ বাদ্যযন্ত্ৰই বজাব পাৰিছিল, বা অসমৰ বিভিন্ন ঠাইত তেখেতৰ জীৱনৰ পৰিক্ৰমাত আমি চাবলৈ গ'লে শৈশৱৰ পৰা বিভিন্ন ঠাইত পিতৃৰ চাকৰি সূত্ৰে তেখেতে গৈছিল, গতিকে বিভিন্ন ধৰণৰ পৰিৱেশ পাইছিল, বিভিন্ন ধৰণৰ সাংগীতিক পৰিৱেশ, বিভিন্ন ধৰণৰ অভিজ্ঞতা, নিশ্চয় সেই কথাবোৰেও তেখেতক বিশেষভাৱে সমৃদ্ধ কৰিছিল সংগীত জীৱনত।
3: জুবিনৰ এই যিটো পৰিভ্ৰমণ কৰি থকা যিটো হেৰি, সেই এই কামফেৰাই যথেষ্ট কথা শিকাইছে। মানে কিতাপতকৈও মানুহ লগ পোৱাৰ সংখ্যা, আমি যদি 1000 মানুহ লগ পাইছোঁ, সেই সময়তে হয়তো 1,00,000 মানুহক লগ পাইছে। এই প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ এটা এটা ইতিহাস থাকে, এটা এটা ঘটনা থাকে, পৰিঘটনা থাকে, এখন কিতাপ টাইপ প্ৰত্যেকগৰাকী মানুহৰে মনবিলাক বা তেওঁৰ কথা বতৰাৰ পৰা আচৰণৰ পৰা তেওঁৰ সামগ্ৰিক সত্তাটো এখন কিতাপ। আৰু এই কিতাপখন পঢ়িব জনাটোৱে, মই আগতেও কৈছোঁ এই কথাটো খণ্ডটো, যে মানুহ পঢ়াৰ যি তেওঁৰ যিটো মানসিকতা, মানুহ পঢ়াৰ যিটো মনস্তত্ব, সেইটো বৰ অনুকৰণ কৰিব লগা বিষয় জুবিনৰ পৰা। সি খুব মানুহ পঢ়িছিলে, পঢ়োঁতে ভুলো হৈছে আৰু কিছুমান। এই কথাখিনিয়ে তাক অনবৰত তাৰ সেই উৰ্বৰতাটো সংস্কৃতিৰ পথাৰত যে এই যে খেতিখন তাৰ গীত মাতৰ ছবিৰ, এই খেতিখনত সি ভাল খেতিয়ক হিচাপে তাক অনুপ্ৰেৰণা যোগাই আছিলে। ই মানুহক লগ পায়, মানুহক পঢ়ে, মানুহৰ লগত কথা বতৰা পাতে, আৰু প্ৰত্যেক মানুহৰে নিজৰ নিজৰ, যদিও এটা নিজৰ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা মানুহ হয়, তেওঁ কিন্তু নিজে ব্যক্তিগতভাৱে এটা বেলেগ ধৰণৰ ব্যক্তিগত সংস্কৃতিৰ পৰিবাহক হয়, নিজৰ এটা নিজস্ব সংস্কৃতি তেওঁ পৰিবহণ কৰি ঘূৰি ফুৰে, সেইখিনিক লৈ তেওঁ ঘূৰি ফুৰে। এই যে বাহক, এই প্ৰত্যেক বাহকক জুবিনে কানেক্ট কৰিছিলে, হৃদয়েৰে কানেক্ট কৰিছিলে। সেইকাৰণে হয়তো কথা বতৰাৰ পৰা, ভাষাৰ পৰা, তৎক্ষণাত আয়ত্ত কৰিব পৰা গুণটো বেলেগতকৈ সি অলপ বেলেগ ব্যতিক্ৰম। আৰু সেইকাৰণে হয়তো সহজ শব্দবিলাকক, সহজ প্ৰসংগকো সি সুন্দৰকৈ শ্বিফ্ট কৰাব পাৰে, তাৰমানে মনোমোহা কৰি নিব পৰাকৈ সি তুলি ধৰিব পাৰে। একেখিনি কথা মই ক'লে যিমান মানে মনোগ্ৰাহী হ'ব পাৰে, জুবিনে কোৱাৰ লগে লগে বা জুবিনে গোৱাৰ লগে লগে বা সি প্ৰকাশ কৰাৰ লগে লগে তাৰ প্ৰকাশভংগীত সেই গুণগত মানেই বেলেগ ধৰণৰ। তাত এই কথাখিনি সোমাই থাকে যে মানুহ পঢ়াৰ, মানুহক আইনাৰ দৰে চোৱাৰ তাৰ প্ৰক্ৰিয়া যিটো,
2: আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ তেওঁ বজাব পাৰিছিলে।
3: সি বিশেষকৈ ফ'ক মানে আমাৰ লোকসংগীতৰ লগত যিখিনি বাদ্য, সেইখিনিৰ প্ৰতি সাংঘাতিক ধৰণে দুৰ্বলতা আছিলে জুবিনৰ। দবা, দোতাৰা বা তাৰ মানে তাৰ যুক্ত যিখিনি হেৰি আমাৰ বাদ্যযন্ত্ৰ, এই আটাইখিনিক লৈ, বিশেষকৈ সি তবলা নিজেও শিকা, বিশাৰদ পাছ কৰা ল'ৰা, তবলাৰ বিশেষকৈ ৰিদমত সাংঘাতিক ষ্ট্ৰং, সি সদায় ৰিদম পেটাৰ্ণ আৰম্ভ কৰিয়ে গীত বনাইছিলে। যেতিয়া এই কীবোৰ্ড টিবোৰ্ড লৈ পেলাই যেতিয়া হেৰি কৰা হ'ল, মই সেও তাহানি কথা কৈছোঁ আৰু, প্ৰথম অনামিকা মায়া এইখিনি হোৱাৰ পিছত, আশা হোৱাৰ পিছত, উৎপলদাৰ সাংগীতিক যিখিনি তাৰ সহযোগী হিচাপে আছিল উৎপলদাৰ, উৎপল শৰ্মা, তাৰপিছত সি যেতিয়া নিজেই নিজৰ সংগীত ব্যৱস্থাপনাৰ দিশটো চোৱা চিতা কৰা হ'ল, তেতিয়া সি কীবোৰ্ড ল'লে, কীবোৰ্ডত মানে ৱৰ্ক ষ্টেচন কীবোৰ্ড ল'লে, তাতে প্ৰগ্ৰেমিং হয়, ফ্লপি কাৰ্ড থাকে, ফ্লপি কাৰ্ডত ডাটা ছেভ কৰি ৰখা হয়, তেতিয়াই সি যেতিয়া এটা প্ৰগ্ৰেমিং আৰম্ভ কৰে, তেতিয়া সি সদায় ৰিদম পেটাৰ্ণটো আগে চিন্তা কৰে। হয়তো তাৰ ছাবজেক্টটোত আছে শব্দ, আৰু সদায় সি এটা শব্দত গুৰুত্ব দিছিল, মানে যিটো সি নাম দিব এলবামটোৰ, এটা শব্দত সি তাৰ যিখিনি নিজস্ব প্ৰডাকশ্যন, সেইকাৰণে মায়া, অনামিকা, আশা, এটা এটা শব্দ, দীঘলীয়া একো নাই তাৰ, তাতো তাৰ তাৰ নিজৰ এটা তাত হেৰি আছে, মানে এটা তাৰ নিজস্ব পৰিভাষা এটা আছে। সি কৈছে যে এটা শব্দই, সি এটা শব্দই সুন্দৰ এটা ৰিদম দি থাকে, ইটোলৈ সিটোৱে ক'বৰ কাৰণে ভাল, যোগাযোগ কৰিবৰ কাৰণে ভাল, কানেক্ট কৰিবৰ কাৰণে ভাল, দীঘলীয়া হ'লেই তাৰ ৰিদমটো ভাঙি যায়। যে আশা, আশা বুলি ক'লে গ'লে আশাৰ লগত, আশাৰ পটভূমিত কি কি হ'ব পাৰে, এই এটা শব্দই গোটেইখিনি কথা কৈ দিয়েতো। আশা, তোমাৰ আশা, তেওঁৰ আশা, মোৰ আশা, তাইৰ আশা, আশাই বেলেগ বেলেগ, প্ৰত্যেকে নিজস্ব এটা নিজৰ নিজৰ এটা ডেফিনেশ্যন থাকে আশাৰ, আৰু সেই সূত্ৰ ধৰি পেলাই প্ৰত্যেকেই সেই পথেৰে অতিক্ৰম কৰে, আৰু সেই অতিক্ৰম কৰাৰ বস্তুটোৱে সি সুৰীয়াভাৱে সি প্ৰেজেণ্টেশ্যনত থাকে। আৰু সেইকাৰণে সি সদায় এটা শব্দ কৈছে, শব্দ, শব্দ বুলি কোৱাৰ লগে লগে মোৰ শব্দ বেলেগ, তোমাৰ শব্দ বেলেগ, আৰু শব্দ কি, শব্দই ব্ৰহ্ম, শব্দটোৱেইতো ব্ৰহ্ম, শব্দ যদি নহয় আমি কানেক্টে কৰিব নোৱাৰোঁ ন, আমি নিজৰ হেৰিবিলাক, নিজৰ ভাৱধাৰা, নিজৰ দৃষ্টিভংগী, নিজৰ মানসিকতা, নিজৰ মনোভংগী আমি শব্দেৰে প্ৰকাশ কৰিম। গতিকে সেই তাতো সেই মানুহৰ মাজৰ মনৰ বিভিন্নতা থাকে, হৃদয়ৰ বিভিন্নতা থাকে, শব্দ মোৰ কাৰণে যি শব্দ তোমাৰ কাৰণে অলপ হ'লেও বেলেগ হ'ব, আৰু সি তেনেকৈ পঢ়িছিল শব্দৰে বাকীবিলাকক পঢ়িছিল। তেনেকৈ সেই ৱৰ্কশ্বেচন অহাৰ পিছত সি সেই ৰিদিমটোত গুৰুত্ব দিয়ে সাংঘাতিক, কাৰণ যিহেতু প্ৰফেচনেল ছিংগিং বা প্ৰফেচনেল সাংগীতিক হেৰিটোত সদায় ৰিদিমটো আগত থকা বস্তু, ৰিদিমেহে মানুহক জোকাৰে, শাৰীৰিকভাৱে জোকাৰে, দৈহিকভাৱে, মানসিকভাৱে, হৃদয়ৰ পৰা, মানে আত্মিক জোকাৰণিটো ৰিদিমতে থাকে সদায়, আৰু সেই বিশ্বাসত সি বিশ্বাসী আছিল। সেইকাৰণে ইয়ে আছে ৰিদিম তই কেনেকৈ কৰ বোলো মোৰ তেনেকৈ ৰিদিম বুলি কথা নাই মই ৰিদিমতো কৰোঁ মই হাৰমনিয়ামখন লৈ পেলাইও কৰোঁ কেতিয়াবা মই আগে লিখি পেলাওঁ পিছত আগে লিখি কেনেকৈ গান সুৰ কৰক মই আগে সুৰ চুৰ কৰি তাৰপিছতে লিখাৰ ব্যৱস্থা কৰোঁ তাৰ সেইটো আছিল বোলো মোৰ মই দুইধাৰে মোৰ তৰোৱাল দুইফালে কাটা যায় ইফালেও কাটোঁ মই সিফালেও কাটোঁ দুমুখীয়া
2: মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত সুৰ
3: পিছৰ পিছৰ ফালে ল'ৰা ছোৱালীবিলাকে মোক সোধে ছাৰ আপুনি গানটো লিখে আগে তাৰপিছত সুৰ কৰে নে সুৰ কৰি উঠি লিখে মই দুয়োটাই কৰোঁ যদি সুৰৰ ক্ষেত্ৰত মোৰ ক'ৰবাত উজুতি খাওঁ মোৰ সুৰটো নাহে মই লিখি পেলাওঁ বিষয়টোতো আছে মোৰ কেতিয়াবা বিষয় নাথাকে তেতিয়া কিন্তু মোৰ হয়তো সেই আৱেগ এটা সৃষ্টি হৈছে যে মই অঁ এনেকুৱা বস্তু এটা পাইছোঁ ক'ৰবাত নদীখন বা ক'ৰবাত জোনাক ক'ৰবাত বতাহজাক ফিৰফিৰিয়া ক'ৰবাত গছজোপা ক'ৰবাত মানুহ কাৰোবাৰ কান্দোন কোনোবাই হাঁহিছে ক'ৰবাত অত্যাচাৰ হৈছে ক'ৰবাত প্ৰতিবাদ হৈছে কোনোবাই সান্ত্বনা দি আছে কাৰোবাক নিজৰ সন্তানটোক বা ভায়েকক বা ভনীয়েকক এই যদি প্ৰসংগটো পালোঁ নহয় তাতে লিখি পেলালোঁ তাৰপিছত হয়তো মই সুৰ কৰিম এটা সময়ত তাৰ লগত সেই লিখনীয়ে কি সুৰ বিচাৰে আৰু মই আগতেও কোনোবা এটা হেৰিত কৈছোঁ সাক্ষাৎকাৰত যে আমি সৃষ্টি আচলতে সুৰ সৃষ্টি নকৰোঁ সুৰ থাকেই আমি বাছি লওঁ বিচাৰি লওঁ শব্দবিলাকে সুৰ লৈ আহে প্ৰত্যেকটো শব্দৰ নিজৰ নিজৰ এটা সুৰ থাকে শব্দ যেনেকৈ আমি গঢ়িপিটি তোলোঁ নিজৰ অভিজ্ঞতাৰ পৰা নিজৰ সংগ্ৰামৰ পৰা নিজৰ জীৱিকা জীৱন জীৱিকাৰ পৰা এই যে ইতিহাসখন জীৱনৰ যি ইতিহাস এই ইতিহাসৰ মাজৰ পৰাই শব্দবিলাক গঢ়িপিটি বুলি আনে ন এই শব্দবিলাকত সি আকৌ নিজে এটা সুৰো লৈ আহে আমি কেৱল সেই সুৰটো বাচিব জানিব লাগিব কোনটো সুৰ আমি ভালকৈ বাচোঁ যিটো মানুহৰ কাৰণে হ'ব আৰু এই সুৰেৰে মই মানুহ বিচাৰি যাম সেয়া সুধা কণ্ঠৰ মই বহুত হেৰিত পাইছোঁ বক্তৃতাত পাইছোঁ তেওঁলোকক কোৱা ভাষণত পাইছোঁ মানুহ বিচাৰি থকাৰ যি হেৰি এই শব্দৰে শব্দই যি সুৰ লৈ আহে সেই সুৰ বিচাৰি যাব পাইছোঁ যদি যদি মই প্ৰকৃত সুৰটো বিচাৰি পাইছোঁ তেতিয়াহ'লে মই মানুহক কানেক্ট কৰিব পাৰিম গতিকে এয়াই শব্দৰ খেল
2: আৰু জুবিন গাৰ্গক সাধাৰণতে সুৰটো আগতে ধৰা দিয়ে
3: সেই সুৰ আগে কৰিছিলে সেই সুৰ কৰি পেলাই তাৰপিছত লিখাৰ কাম কৰিছিলে আৰু পিছৰ সময়ছোৱাত যিহেতু কাম বহুত বাঢ়ি গ'ল সি কেৱল সংগীতৰে হৈ নাথাকিলতো সি প্ৰত্যেকৰে এটা কণ্ঠ হৈ উঠিলতো প্ৰতিবাদৰো সান্ত্বনাৰো
2: হয়
3: দুখৰো যন্ত্ৰণাৰো আনন্দ আৰু হৰ্ষৰো সম্বন্ধৰো প্ৰত্যেকৰ কাৰণে এটা এটা কণ্ঠ সি সেই কণ্ঠৰ কাৰণে কাম বহুত বাঢ়ি যোৱাৰ কাৰণে সি লিখনি ভগাই দিব লগা হ'ল বেলেগ বেলেগ দিয়ে ছিলেক্টিভ হেৰি থাকে চিনেমাৰ গান চানখিনি প্ৰায়খিনি সি যেতিয়া চিনেমা কৰা হৈছে প্ৰায়খিনি গান মোলৈ পঠাই দিয়ে তাৰপিছত মোৰ পিছত আৰু কিছু আছে মানসেও লিখিছে তাৰ বহুত গান পিছৰ সময়ছোৱাত অনুপ বৰুৱাই লিখিছে কিছু সেই সময়ত তাৰপিছত শেহতীয়াভাৱে সমীৰ শশাংক সমীৰ ৰাহুল গৌতম আৰু বাকীটো আংশিকভাৱেতো বহুতেই লিখিছে কিন্তু নিয়মীয়াভাৱে একেগৰাকীয়ে গীত লিখা কাম কৰিছে কাৰণ জুবিনে গীত লিখাটো কিছু কমাইছিল পিছৰ ফালে চিলা এলবামৰ হয়তো এটা নে দুটা কিবা লিখিছে নেকি আৰু ৰৈ ৰৈ বিনালে এইখন শেহতীয়া ছবি সেইখনৰ গোটেই মানে থট প্ৰচেছটোৱেই বহুত পুৰণি থট প্ৰচেছ সেইটো নতুনকৈ কৰা চিনেমাখনে নতুনকৈ কৰিছে গোটেই থট প্ৰচেছটো কিন্তু বহুত পুৰণি সেই ৰৈ ৰৈ বিনালে গানটো পুৰণা গান
2: আৰু জুবিন গাৰ্গৰ আচলতে সামগ্ৰিক সত্তাটো বিভিন্ন গীতৰ মাজেৰে আমি সেই দৰ্শনটো আমি বুজিবলৈ সক্ষম হওঁ আৰু খুব সহজ সৰল আছিল সকলোকে আঁকোৱালি লৈছিলে খুব আৱেগিক আছিল
3: টান সুৰ খুব কমেই কৰিছিল সি সদায় চিধা সুৰ কৰিছিল কাৰণ মানুহৰ কাৰণে কৰিছিল যে তাৰ নিজৰ যুক্তিয়ে সেইটো আছিল যে মানুহে তৎক্ষণাত যাতে ফ'ল' কৰিব পাৰে মোৰ ট্ৰেকটো যাতে ধৰিব পাৰে সেইকাৰণে গতিকে মই তাতে পাৰ্গতালি নকৰাওঁ সৃষ্টিত পাৰ্গতালিৰ কথাটো নাহে
2: আপুনি নিজেও এগৰাকী সুৰকাৰ গীতিকাৰ জুবিন গাৰ্গে যিধৰণে সুৰ কৰে সেই সুৰ সম্পৰ্কে আপোনাৰ কেনেকুৱা চিন্তা
3: সি সাংগীতিক যিটো তাৰ একাডেমিক হেৰি নাই সি শিকা নাছিলে মানে হেৰি ভোকেল একো শিকা নাই ৰাগ নাজানে মোক সুধিছিল এইটো কি ৰাগো বা এইখিনি মানে স্বৰৰ হেৰিটো কি মইতো একো নাজানো চাৰে গামা ক'ত পৰে কি নাজানো মই মুঠতে যিটো ভাল লাগে মই সেইটো কওঁ সি সেই গম নোপোৱাকৈ সি সদায় তাৰ অধিকাংশ দখল কৰিছিল ভোকালী ৰাগে আমাৰ যিটো ছিক্স কৰ্ড বুলি কয় প্ৰায় গীত ছিক্স কৰ্ডত থাকে আৰু তাৰ এটা নোহোৱাও নহয় কাৰণ এটা আছে আমি সাংঘাতিক ধৰণে দুৰ্বল বিশেষকৈ তাৰ আৰু মোৰ মাজত এটা মিল এটা আছে কি আমি বলিউডৰ যিখিনি সংগীত পৰিচালক তাৰ ভিতৰত আটাইতকৈ আমাৰ গীতখিনি চোৱা হেৰিজনে হ'ল সংগীত পৰিচালকজনে হ'ল খায়াম খায়ামৰ সংগীতে আমাক মোক আৰু জুবিনক খুব চুই আছিলে এতিয়াও চুই থাকে সেইবিলাক গীতে আৰু তেওঁৰ প্ৰায় গীত ছিক্স কৰ্ডৰ ওপৰত আৰু ছিক্স কৰ্ডটোৱেই হ'ল ভূপালী গায়।

0: চব ছিক্স কৰ্ডৰ মানে দখল বহুত বেছি, তাত বাহিৰেও সি বেলেগ কৰিছে কিছু, কিন্তু মেক্সিমাম এই ওপৰত কৰা মানে, আৰু এইটো খুব সহজ আৰু খুব ৰোমেণ্টিক, পাহাৰী ৰাগটোৰ লগতো মিল আছে, ভূপালী ৰাগটোতো হয়েই পুৰা পিয়লি, কিছু সুধ কল্যাণো মিক্স হৈ থাকে ইয়াতে, গতিকে আৰু ইয়াৰ ৰিলেটিভটো হ'ল আশাউৰি মাইনৰ, যদি আমি ৰোডটো চেঞ্জ কৰি দিওঁ, ৰোডটো যদি চেঞ্জ কৰি দিওঁ আমি মাইনৰ তাৰ ৰিলেটিভ মাইনৰ বৰলৈ যদি যাওঁ, আগতে ছিক্স কৰ্ডৰ ৰিলেটিভ মাইনৰ এইফালে আশাউৰি ৰাগলৈ যায়, ভূপালীৰ ৰিলেটিভ, ভূপালী ৰাগ যদি ধৰোঁ আৰু তাৰ ৰিলেটিভ মাইনৰটো তেনেকে তেনেকে তাৰমানে তাক অনুবাদ চুই থাকে, পাখি পাখি এই মন, আকৌ সেই ছিক্স, সি নিজেই কৈছে মই সাংঘাটিক দুৰ্বল এইটোত, মই এইটোত আৰু এইটো এইকাৰণে দুৰ্বল, এই এইটোৱে এইটো সহজ মানুহৰ কাৰণে তৎক্ষণাত ফ'ল' কৰিব পাৰে, এই জাপটো মাৰিব পাৰে, বিশেষকৈ আমাৰ ৰিজনত বাস কৰা মানুহখিনিও মেজৰ পেট্ৰটনিক হেৰিতে আছে, ইয়াতে অনিতম গাব লাগিলে আমি এইটোতে গাব লাগিব, বাট ৰিলেটিভ মাইনৰ হোৱাৰ লগে লগে আমি কাৰ্বি দেহা আছে আৰু ইয়াতেই হ'ব, বাতিবাও হ'ব তাত ফোন, এইখিনিতে আমাৰ বিহুৰ কিছু জনগোষ্ঠীয় বিহু ইয়াতে সোমাই আছে, গতিকে এইখিনি আটাইতকৈ কানেক্টিভিটি আটাইতকৈ বেছি ইয়াত মানুহৰ লগত।
1: আৰু আপোনালোক কিবা জানিবলগীয়া থাকিলে সুধিব পাৰে দেই, কিবা থাকিলে সুধিব, আমি এতিয়া জুবিন গাৰ্গৰ কণ্ঠৰ তেওঁ লিখা সুৰ কৰা
0: আন এটা গীত চাওঁ, এইটো ক'ৰবাত আমনি পোৱা পাই পেলাই কৰা যে শিশুৰ কাৰণে কোনখন পৃথিৱী দৰকাৰ আছিল আগতে এতিয়া নাই, কিন্তু আমি যাতে ভৱিষ্যতে লাজ পাব লগা নহয় তাৰ কাৰণে আমাৰ বুৰঞ্জীখন ভাল হ'ব লাগিব, গতিকে আমি এতিয়াই ঠিক কৰি ল'ব লাগিব, গতিকে বুৰঞ্জীৰ পাত লুটিয়ালে আমাৰ মৰমে দিব সকীয়াই, যদিহে আমাৰ অস্তিত্ব নাই তেনে বুৰঞ্জী কোনেও নাচায়, আমাক চিনি পাবৰ কাৰণে আমাৰ বুৰঞ্জী এখন লাগিব, আৰু বুৰঞ্জীখন বেলেগে পঢ়িব লাগিব, আৰু যেন অসমীয়া তেওঁলোকে পঢ়িলেহে আমাক বুজি পাব, আমাৰ বুৰঞ্জীখন যদি সঠিক নহয় তেতিয়াহ'লে আমাৰ পৰিচয়ো গণ্ডগোলীয়া হ'ব, বা আমাক হয়তো ভুলকৈ মূল্যাংকন কৰিব কোনোবাই, গতিকে ইয়াৰ দায়বদ্ধতাটো আমি ল'ব লাগিব, গতিকে আমাক তেনেকুৱা এখন পৃথিৱী লাগে য'ত শেৱালি সৰা চোতাল থাকিব, য'ত মানুহৰ হিংসাটো নাথাকিব, সপোন থাকিব বেয়া সপোন ভাঙিম, কিন্তু নতুন সপোন গঢ়াৰ আমাৰ সেই সাহসকণো থাকিব, তেনেকুৱা পৃথিৱী এখনৰ আমি সপোন দেখিছোঁ, সেইখন পৃথিৱী আমাক ঘূৰাই দিয়া, জ্যেষ্ঠজনক কৈছোঁ আমি আমাৰ অভিভাৱকক, যিয়ে অভিভাৱকত্ব লয় দল সংগঠন খুলি, তেওঁলোকে আমাক সেই পৰিৱেশটো ৰচনা কৰাৰ সুবিধাকণ কৰি দিয়ক, খুব সুন্দৰ সমাজ এখন দিয়ক, আমাক সুন্দৰ পৃথিৱী এখন দিয়ক, দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক আমাৰ, আইতাৰে সাধু তৰালি খৰা চোতাল সেয়াই লাগে আমাক, নেলাগে আপচাইড ডাউন পৃথিৱী এখনক, আমি এটা ফেণ্টাচিহে এইটো আপচাইড ডাউন, এইটো বেলেগ ডাইমেনশ্যনেল কথা, আমাক তেনেকুৱা ওলোটা পৃথিৱীৰ দৰকাৰ নাই, যিখন পৃথিৱী এতিয়া আছিল, য'ত মৰম চেনেহ আছিল, যিখনত অকৃত্ৰিমভাৱে আমি সম্বন্ধ গঢ়িছিলোঁ, য'ত প্ৰকৃতিৰ কোনো ক্ষয় ক্ষতি নাছিল তাহানি, সেই তেনেকুৱা এখন পৃথিৱীৰ ৰচনা কৰি দিয়া আমাক, আনা ঘূৰাই আনা ধৰা নিভাজ হিয়াৰ, য'ত হৃদয়ত কোনো ধৰণৰ বেমেজালি বা ভেজাল নাথাকিব, সেই নিভাজ হৈ থাকিব লাগিব, তেনেকুৱা হিয়াৰ পৃথিৱী এখন আমাক দিয়া, ক খ ঘ ঘ আৰু উঙ পাতিগণিত আৰু কুঁহিপাত, এয়া হ'ল তথাকথিত শিক্ষা ব্যৱস্থা, কিন্তু শিক্ষা মই আগেই কৈছোঁ, যিটো মানুহে মানুহক পঢ়িব পৰা শিক্ষা, মানুহে মানুহৰ হাঁহি কান্দোন বুজিব পৰা, অসুখ বুজিব পৰা, দুখ সুখক বুজিব পৰা, আৰু সেই কথাখিনি সোধা কণ্ঠে কোনোবাদিনাই লিখি থৈ গৈছে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, মন্দিৰত গৈ আমি ভগৱান বিচাৰি লাভ নাই, মানুহৰ মাজত ভগৱান বিচাৰিব লাগিব, মানুহৰ মাজত আমি আমাক মৰম চেনেহ আৰু এই নিভাজ হিয়াৰ পৃথিৱী এখন বিচাৰিব লাগিব, যদি কোনোবাই দিব পাৰে তেতিয়া মোৰ তাত আহিব, ময়ো যদি দিব পাৰোঁ তেওঁ তাত যাব, তেনেকেই সম্বন্ধৰ মাজত আমাৰ পৃথিৱীখন সুন্দৰ সুৰীয়া আৰু সংস্কৃতিবান হ'ব, সংস্কৃতি মানে কি, সংস্কাৰ, সংস্কাৰ মানে কি, প্ৰগতিশীল এক ইতিবাচক এক পৰিভ্ৰমণ, তাৰ মাজেৰেহে আমাৰ সভ্যতা আগবাঢ়ে, গতিকে কালচাৰ সংস্কাৰ যিটো আছিল অসংস্কৃত তাক সংস্কৃত কৰা হ'ল, সেয়াই সংস্কাৰ আৰু তাৰপৰাই সংস্কৃতি, যে পঢ়ালা পঢ়ি আছোঁ কাৰণ নিয়মাফিকটো সৰু ল'ৰা ছোৱালী তেনেকৈ পঢ়ি আহে ন, তথাকথিত শিক্ষা ব্যৱস্থাৰ মাজেৰে আহে, কিন্তু তেনেকেই নহ'ব, আমাৰ শিক্ষা প্ৰকৃতাৰ্থত শিক্ষা হ'ব লাগিব, যি শিক্ষাই আমাক দায়িত্ব বঢ়ায় বা দায়িত্ববোধ আনি দিয়ে সমাজৰ প্ৰতি, ঘৰখনৰ প্ৰতি, মাটিডৰাৰ প্ৰতি, দেশখনৰ প্ৰতি, স্বদেশ প্ৰেমৰ প্ৰতি, তেনেকুৱা শিক্ষা ব্যৱস্থাৰহে আচলতে মূল্য আছে, আৰু সেই তাৰেহে মানুহ গঢ়িব পাৰি, আমি অকণমান

0: ধুনীয়া,
1: খুব ভাল লাগিল, খুব ধুনীয়াকৈ সকলোৱে গাইছে। আৰু জুবিন দাৰ এই সৃষ্টি আমি সকলোৱে এনেদৰে চৰ্চাৰ মাজেৰে সদায় জীয়াই ৰাখিব লাগিব। জুবিন দা সদায় আছে আৰু থাকিব আমাৰ মাজত। দিগন্ত দাক পোৱাৰ কাৰণে খুব ভাল লাগিছে, কাৰণ জুবিন দাৰ সৈতে বিশেষ সান্নিধ্য থকা এগৰাকী ব্যক্তি যিয়ে জুবিন দাৰ সেই সংগীত যাত্ৰাটো ওচৰৰ পৰা চাইছে বা তেখেতৰ সংগীতৰ যাত্ৰাটোক তেখেতে বুজি পায়। দিগন্ত দা আছে আমাৰ সৈতে। দিগন্ত দা, বিভিন্ন সময়ত এনেকুৱা হৈছে কেতিয়াবা আপোনাৰ গীত জুবিন গাৰ্গে আচলতে নাজানে, তেওঁ লিখিছে
2: তেনেকুৱা অলপ খেলি মেলি এটা হয় পিছ মুহূৰ্তত ডায়েৰী খুলি চোৱাৰ পিছত যিখিনি ডায়েৰীত আছে। কিন্তু এটা অতি হেৰি পৰিতাপৰ কথা হৈছে এনেকুৱা যে আমি ষ্টুডিঅ'ত বহুত গান লিখিছিলোঁ, তাত চিৰিয়েলৰ গানো কিছু আছিল, ধাৰাবাহিক আৰু থিয়েটাৰৰ বহুত গান আছিল, ভাল ভাল গান, আবাহনৰ কহিনুৰৰ এনেকুৱা বহুত গান আমি লিখিছিলোঁ। তেতিয়া আমাৰ সেই বহেমীয়া জীৱনেই ষ্টুডিঅ'তেই থাকোঁ, তাতেই লিখিলোঁ, সেইটো সংৰক্ষণ বা ৰাখি থোৱা নহয়। পিছদিনা হয়তো ৰেকৰ্ডিং হ'ল, চাই সাৰি মুচি কাম কৰা ল'ৰাটো পেলাইও দিয়ে। তাৰপিছত ৰেকৰ্ডিং হৈ গ'ল, সেই কিছুমান কেছেট আকাৰে ওলাল, কিছুমান কিন্তু ওলোৱা নাই, ক'ৰবাত হাৰ্ড ড্ৰাইভৰ বুকুতেই ই মানে জহি পমি থাকি গ'ল, কিছুমান হাৰ্ড ড্ৰাইভ হেৰি বেয়া হ'ল, বহুত গীত তেনেকৈ উৰিলোঁ। মানে ডিজি মিউজিকতে আমি জানো বা বেলেগ বেলেগ ষ্টুডিঅ'তো হাৰ্ড ড্ৰাইভ যদি কৰাপ্ট হয় বা হেৰি হয় সেই পৰা ইৰেজ হৈ বহুত গান নেপাওঁ, বিচাৰি এতিয়াও পোৱা নাই। তেনেকুৱা পাৰিজাত তেনেকুৱা কিবা কিবি গান আছিলে আমাৰ, সাঁচি থোৱা নহ'ল। সেইকাৰণে ক'ৰবাত এটা দুটা লাইন মনত পৰে, কিন্তু গোটেই

0: এই স্ক্ৰিপ্টটো মনত নপৰে, তেনেকুৱা বহুত গীত আছে মোৰ। এই ডিজিৰ চোফাৰ তলতেই ক'ৰবাত সোমাল, পিছদিনা হয়তো ঝাৰু মাৰি পেলাই দিলে কাম কৰা ল'ৰাই।
1: তেতিয়া আপোনালোকৰ জীৱনটো তেনেকুৱাই আছে, ষ্টুডিঅ'তে হয়।
0: নহ'লে বাঁহী বজোৱা ঢোল বজোৱা বহুত আহে চিনিয়ৰ মিউজিচিয়ান, তেওঁলোকে পাণ চান বান্ধিও লৈ গুচি
1: যায়, তেনেকুৱা সময়ো পাৰ হৈছে।
0: তেতিয়া আমাৰ কাৰণে আমি ইমান ভবা নাছিলোঁ এইবিলাক যে এটা সময়ত ইণ্টেলেকচুৱেল প্ৰপাৰ্টি হ'বলৈ গৈ আছে, কাৰণ ডিজিটেলৰ কথাটো আমি নাছিলেই ন, এনালগেই আছিল, কেছেটৰ বুকুত আছিল আৰু এল পি ৰেকৰ্ড আছিল, তাতেই থাকিব। আমাৰ ইমানখিনি দূৰদৃষ্টি সম্পন্ন নাছিলোঁ, আমি ইমান ভবাও নাছিলোঁ যে এইবিলাক সংৰক্ষণমূলক হৈ থাকিলে আমাৰ ভৱিষ্যতে দৰকাৰ হ'ব পাৰে। লিখিলোঁ গালোঁ হৈ গ'ল আৰু, প্ৰডিউচাৰে কেছেট ৰিলিজ কৰিলে, আমাৰ ৰাতি ভাত সাজ মিলিলেই হৈ গ'ল, তাতেই আছিলোঁ। কিন্তু পিছৰ সময়ছোৱাত যেতিয়া মোৰ বিশেষকৈ ভাস্বতীয়ে গোটেইখিনি ৰাখিছে পিছৰখিনি, যেতিয়াৰ পৰা তেওঁ আহিছে মোৰ জীৱনলৈ, বিয়াৰ পিছত তেওঁহে সংৰক্ষণ কৰি ডায়েৰী উলিয়াইছে, কিতাপ আকাৰে এইবিলাক উলিয়াইছে, তেওঁহে এইখিনি গোটাইছে আৰু।
1: এতিয়াও আমি দেখিবলৈ পাওঁ যে বিভিন্ন গীতৰ গীতিকাৰ ক'ৰবাত, যদি সেইটো জুবিন গাৰ্গৰ আপোনাৰ নামত আছে বা আপোনাৰ জুবিন গাৰ্গৰ নামত আছে, সেই তথ্যখিনি অন্ততঃ এতিয়া শুদ্ধ হ'ব লাগে,
0: লাহে লাহে শুদ্ধ হ'ব, আৰু এইটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেইকাৰণে বাৰে বাৰে কৈছোঁ যে শ্ৰোতা দৰ্শকৰো ইয়াত কিন্তু এটা দায়িত্ব থাকিব, তেওঁলোকেও মন দিব লাগিব, তেতিয়াহে তেওঁলোকৰো সেই মানসম্পন্ন ৰুচিটোৰ উত্তৰণ ঘটিব। তেওঁলোকক চাই পেলাই তেওঁলোকৰ ল'ৰা ছোৱালী বা পিছৰ চাম শ্ৰোতা দৰ্শকো আমাৰ তেনেকৈ এটা গুণগত মানলৈ যাব আৰু, কাৰণ গোটেই সামগ্ৰিক সাংস্কৃতিক বা সাংগীতিক গোটেই পৰিক্ষেত্ৰখনৰ উত্তৰণ তেতিয়াহে ঘটে যেতিয়া শ্ৰোতা দৰ্শকৰ মানদণ্ড উন্নত হয়, তেওঁলোকৰ ৰুচিৰ মান উন্নত হয়, তেওঁলোকে নিজেই বেয়া গীতক নুশুনিব বা অশালীন কথাবিলাকক মানে প্ৰশ্ৰয় নিদিব, ভাল গীতৰ চৰ্চা হ'ব। ভাল গীতৰ চৰ্চা হোৱাৰ লগে লগে তেওঁলোকৰ সেই গুণগত ৰুচিৰ মানটোৱেই ক'ব যে এইটো গীত ভাল
1: হয়
0: আৰু সি আয়ুস পাব। বেয়া গীত চৰ্চাই নকৰিব, তেওঁলোকে নুশুনিব, মনত পাত্তা নিদিয়া বুলি যিটো কয় আৰু, পাত্তাই নিদিব যে এইটো গীত ভাইৰেল হ'ব পাৰে কিন্তু পাত্তা নিদিব, কাৰণ তাৰ লিৰিকেল ভেলু একো নাই, তাৰ সুৰীয়া কথাত একো কোনো ধৰণৰ গভীৰতা নাই, বা তাত চিন্তা কৰিব লগা বা অধ্যয়ন কৰিব লগা কোনো সমল নাই, তেনেকুৱা বস্তু এটা ৰাখিতো লাভ নাই, আল্টিমেটলি আলমাৰীৰ বোজাহে হ'ব। গতিকে তেনেকুৱা শ্ৰোতা দৰ্শকে নিজৰ ৰুচিৰ আলমাৰীত এইবিলাকক ঠাই নিদিয়ে, ঠাই দিব যিখিনিৰ মূল্য থাকিব, যিখিনি ভাল তেওঁলোকে সেই তেওঁলোকৰ ৰুচিৰ আলমাৰীত সেইখিনি সংৰক্ষণ কৰি ৰাখিব, আৰু সি পৰৱৰ্তী সময়ত সি আয়ুস পাব, সি দীঘলীয়া হ'ব, সি কালজয়ী হ'ব, যুগজয়ী হ'ব।
1: আমি আৰু কথা পাতিম, আমি আৰু এটা গানৰ চৰ্চা কৰোঁ।
0: অঁ, এইখিনিতে আহিছে মই বৰ ভালপোৱা গীত এটা, ময়ো হয় আটাই ভাল পায়, যদিও প্ৰেমৰ গীত এইটো, প্ৰেমৰ মানে প্ৰকাশটো ইমান সুন্দৰকৈ, এইটো মই লিখা নাই, এইটো জুবিনে লিখিছে। তুমি চোৱা যেতিয়া দুচকু তুলি, মোৰ আকাশ ভাঙি নামে বিজুলী, ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে, ৰ'দে হাঁহে ফুল ফুলে, এই আটাইবোৰ বস্তুৱে খুব ইতিবাচক। প্ৰেমৰ যদি আমি নিদৰ্শন বা প্ৰেমৰ যদি আমি কিবা এখন চিত্ৰ আঁকিব লগা হয়, আমি ৰ'দ জোনাকৰ কথা ক'বই লগা হয়, ফুলৰ কথা ক'ব লগা হয়, সেয়াই যে তুমি, তোমাৰ ইমান মহত্ব সৃষ্টিকাৰৰ দৃষ্টিৰে যাক তেওঁ আঁকিছে বা দেখিছে বা এটা পুৰঠ পৈণত ৰূপ এটা দিছে, সাংস্কৃতিক ৰূপ, সেই সাংস্কৃতিক ৰূপ হৈছে তুমি চুলেই বসন্ত। আটাইতকৈ ভাল লগা ঋতু বসন্ত, য'ত আশাৰ ফুল ফুলে, প্ৰস্পেৰিটি আহে, নাচিব মন যায়, প্ৰেমাস্পদক প্ৰেমৰ কথা ক'ব মন যায়, ভালকৈ চকুৰে চাই ভাল ছবি এখন আঁকিব মন যায়, সেয়াই হ'ল বসন্ত। তুমি চুলেই আটাইবোৰ ফাগুন চ'ত শুকান বতৰো বসন্তলৈ ৰূপান্তৰিত হয়। ধুমুহাও যে প্ৰশান্ত, ধুমুহা আহিছে ইও শীতল বতাহ বা ইবৰি মলয়ালে সলনি হয়, তোমাৰ মাজতেই দিগন্ত, সৃষ্টিৰ অপৰূপ অনন্ত। আকৌ সৃষ্টিৰ দৃষ্টিৰে যদি চাওঁ তাৰ অনন্ত, সি তাৰ দিগন্ত নাই, কিন্তু তোমাৰ মাজতেই সেই দিগন্ত আছে, যি দিগন্ত অনন্ত, কিন্তু দেখাৰ শেষ দিগন্ত তোমাৰ মাজতে আছে, এটা পৰিধি থাকিব, এটা সীমাৰেখা থাকিব, কিন্তু সেই সীমাৰেখাও কিন্তু সৃষ্টিৰ দৃষ্টিৰে যদি চাওঁ সেয়াও কিন্তু সৃষ্টিৰ অপৰূপ অনন্ত। মেঘালী চুলিতাৰি ঢৌ খেলে ৰুদাৰী, হাঁহিতে মিচিকনি সোণাৰৰে পাহি, আমি কৰ্মত গাই যাওঁ নহয়, ভাল লাগিব। মই গীতটো কেতিয়াও গোৱা নাই, তোমালোকে অলপ মোক সহায় কৰিবা, তোমালোকৰ মানে গাবলৈ চেষ্টা কৰিম। মই গীতটো যিহেতু এটা বিশাল কথা, এটা প্ৰেম আৰু সদায় নতুন, সি সদায় সতেজ, সদায় নতুন, তাৰ নতুনত্ব সদায় থাকে প্ৰেমৰ আৰু চিৰন্তন। আৰু সি সুৰ কৰোঁতেও সি ইমান তলৰ পৰা ইমান ওপৰলৈ লৈছে ৰেঞ্জটো, গোটেই কম্পজিশ্যনটো, গতিকে সাংঘাতিক ধৰণে এটা ডাঙৰ ৰেঞ্জ থকা ভইচ বা যাৰ ফ্লেক্সিবিলিটি বা সাৱলীলতা আছে, বহুত দীঘলীয়া এটা বহল ৰেঞ্জ থকা ভইচ এটাৰ কাৰণে খুব সুন্দৰ এই গীতটো।

0: ভাল লাগিলে নে?
1: বহুত
0: আৰু এটা অন্তৰ আছে বাৰু এইটো, কিন্তু আমি সময়ৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। এইটোত যিখিনি উপমা বা যিখিনি ইয়াত তাৰ প্ৰকাশ প্ৰেমৰ, ই যদিও প্ৰেমটো চিৰশাশ্বত বা এটা সাধাৰণ হেৰি সকলোৰে বিষয়, কিন্তু ইয়াত ইমান অগতানুগতিক এটা প্ৰকাশভংগীৰে ইয়াৰ আৱিৰ্ভাৱ হৈছে ইয়াৰ। আৰু সেয়াই জুবিনে লিখা তুমি চুলেই যে বসন্ত, সেই গোটেই শাৰীটোতে আটাইতকৈ আকৰ্ষণটো তাতেই আছে গোটেই গানটো। আচলতে সেই লাইনটোৱেই গোটেই গানটোৱেই হয়, তাতকৈ আৰু বেলেগকৈ ক'বৰ প্ৰয়োজনেই নাই, তুমি চুলেই যে বসন্ত।
2: সঁচাকৈ এই সময়খিনি এনেকুৱা লাগিছে যেন কেতিয়াও শেষ নহ'ব, আমি আকৌ কথা পাতিয়েই থাকিম, খুব ভাল লগা এইখিনি সময়। অন্তত আপুনি কোৱাৰ দৰে এনে কামনগৰতকৈ থকাতকৈ এইখিনি সময় যে আমি ইতিবাচক চিন্তাৰে আমি সুৰৰ মাজত সময় কটাইছোঁ, সেইখিনি নিশ্চয় আমাক জীৱনটোতো বহুত সহায় কৰিব, মানসিকভাৱে বিশেষভাৱে আমাক উদ্বুদ্ধ কৰিব আৰু ভাল লাগি থাকিব, মনটো ভাল লাগি থাকিব, মানে শৰীৰটো ভালে থাকিব,
0: ইচ্ছা যাব, সেই ইচ্ছা জাগ্ৰত হৈ যায়, মন যায়, মন যাব বিভিন্ন ভাল কাম কৰিব, ভাল কথা ক'ব, ভালকৈ মাত বোল কৰিব, এই এই মন যোৱা কথা। সুৰৰ মাজত থাকিলে, গীতৰ মাজত থাকিলে গোটেই পৰিৱেশটোৱে সুৰীয়া হৈ থাকে, আৰু ইয়ে গোটেই ধনাত্মক এটা চিন্তা এটা সুযোগকণো দিয়ে, আৰু সেই সুযোগটো যদি আহে ল'ব লাগে, ধনাত্মক সুযোগ যদি পোৱা যায় ল'ব লাগে।
2: আমি ধন্যবাদ জনাইছোঁ ত্ৰিবেণী, শ্ৰুতি, জোনাক, নিবিড়, হিল্লুল, অৰ্কদীপ, ডলি, উষা, সেউজপ্ৰিয়া, প্ৰত্যুষা, উপাসনা, কীৰ্তনা আৰু দেৱাহুতি, ধন্যবাদ।

0: জানাইছো ত্ৰিদিশা বা নিবন্ধনৰ দায়িত্বত আছিল আৰু আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। আমাৰ অন্তত নতুন প্ৰজন্মৰ এইসকল কণ্ঠশিল্পী তেওঁলোকৰ সৈতে আপুনি যিখিনি সময় অতিবাহিত কৰিলে এইখিনি তেওঁলোকক বহুত সহায় কৰিব আৰু জুবিন গাৰ্গক বুজাৰ ক্ষেত্ৰতো বহুখিনি তেওঁলোকক সহযোগ কৰিব। ভাল লাগিল নিশ্চয় সকলোৰে এই সময়খিনি, নহয়নে? আৰু এনেদৰে আকাশবাণীৰ সৈতে জড়িত হৈ থাকিব সেয়া আমি আশা কৰিছোঁ আৰু মন যায়েৰে আমি এই খণ্ডটো সামৰিম। আৰু নতুনকৈ এটি কলি আপুনি লিখিছে জুবিনদাক,
1: আকস্মিকভাৱে জুবিন আঁতৰি যোৱাৰ পিছত আমাৰ কণ্ঠশিল্পী অসমে চানমাৰিস্থিত আমাৰ আভিজাতিক খেলপথাৰত যি তাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলে তাত নতুন প্ৰজন্মৰ আটাইবোৰ কলা কুশলী, বিশেষ কণ্ঠশিল্পী, গায়ক গায়িকা আটাইখিনি লগ লাগি পেলাই এটা সেই শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছিল। তাতেই আকস্মিকভাৱে মঞ্জাইৰ লগত, মঞ্জাইটো ইতিমধ্যেই বহুত দীঘলীয়া গীত, সেইটো আছিল চিনেমাৰ খাতিৰত মন যোৱা কথাখিনি। এইবাৰ কিন্তু আমি ব্যক্তিগতভাৱে যে জুবিন গুচি গ'ল যিহেতু মোৰ মন যায় কিবাকৈ উভতাই আনিব পাৰি নেকি, সেয়া যদিও অলিক সপোন তথাপি গীতৰ মাজেৰে আমি অকণমান আমাৰ মন যোৱা কথাখিনি কওঁ, মোৰ বিশেষকৈ বা ল'ৰা ছোৱালীখিনিৰ, সেই যিখিনি কণ্ঠশিল্পী অসম সমাজে পাতিছে তেওঁলোকৰ নিশ্চয় মন যায় তেনেকুৱা, কাৰণ এতিয়াও সেই অনুভৱটো নহয় যে জুবিন নাই, জুবিন আছে সেনেকুৱাই উভতি গৈ হয়তো কোনো ষ্টুডিঅ'ত তৎক্ষণাত ভুমুকি মাৰিবহি, সদায় ধুমুহাৰ দৰে আহে, চিদ্ধাই আহি বাথৰুমলৈ যায়, বাথৰুমত যাবই আৰু তৎক্ষণাত, বাথৰুমলৈ যাব, আহি বহিব আৰু এটা বেলেগ ধৰণৰ এটা উৎসাহ এটাই কাম কৰি থাকে, এটা এনাৰ্জি এটা আহে লগত, কেতিয়াও মৰা এনেকুৱা নাথাকে, উজ্জীৱিত ৰূপতে থাকে। তাৰ এটাই কথা, সিংহই কেতিয়াও বহি নাথাকে, হয় শুৱে নহ'লে দৌৰি থাকে, চিকাৰৰ কাৰণে দৌৰে, গতিকে কি তেনেকুৱা বুলি সি নিজকে কৈছিলে মই বহিব গ'লে সেইটো বাঘে নবহে আৰু। এই ধৰণৰ সৰু সৰু যদিও হেৰি আছে তাত, কিন্তু কিছুমান বেলেগ ধৰণৰ এটা কোটেশ্যন এটা আহে অগতৰণী গুটিক, আৰু যেতিয়াই কাম আৰম্ভ কৰে কামটো শেষ নোহোৱালে নেৰে, স্বাস্থ্য বেয়া হোৱাৰ আৰু এটা কথা থাকিব, আমিতো এটা সময়ত ৰেষ্ট লওঁ বা আমি শুই দিওঁ ভাগৰ লাগে, তাতে মানে গানটো আৰম্ভ কৰিলে গানটো যদি দুদিনতো শেষ হোৱা নাই নন ষ্টপ বহি থাকে, মই নিজেই প্ৰমাণ, আমি দুদিন ভাগৰি গৈছোঁ, মই শুই দিছোঁ ৰাতি 3-4 বজাত, নেক্সট দিনা নন ষ্টপ বহি আছে, যেতিয়া মন হেৰি হয় উঠি দিয়ে কিন্তু নুশুৱে, ফুৰিব ওলাই যায় গাড়ীখন লৈ, আমাকো লগ ধৰে, আমি যাওঁ। তেনেকুৱাই উদাহৰণ আছে ষ্টিং বুলি যিখন চিনেমা আছিলে, হিন্দী চিনেমা, সেইখনত কৰা গান ব্ৰহ্মা আদি কৰি সেইটো গানৰে ভৰু ভাইয়ে এইটো সেইটো সুৰতে এইটো কৰিছিল নহয়, আৰু লগতে আমাৰ বিদ্ৰোহী কবি নাগাৰ্জুনৰ কবিতা এটা কৰিছিলে ঔম হিং হিং হুম হুম ঔম হুংকাৰ, সেইটো কৰাৰ সময়ত মই তাতে আছোঁ, মুম্বাইত আছোঁ, মই ইয়াৰ কিবা চিনেমাখনৰ কাম ডাঙিঙত গৈছিলোঁ, তেতিয়া সেইটো নন ষ্টপ অকলে সি প্ৰগ্ৰেমিং বহি আছে কৰি আছে, কবিতা কিতাপখন আছে সন্মুখত আৰু সুন্দৰকৈ সি ৰিদমৰ সৈতে একেলগে গৈ আছে কৰি আছে, প্ৰায় 37 ঘণ্টা সময় নন ষ্টপ বহি আছে, সন্ধিয়া 1 ঘণ্টা নে 2 ঘণ্টা কাৰণে আমি দুটা ওলাই গৈছোঁ অলপ বাহিৰৰ ফালে, গৰিমাও আছে তেতিয়া বজাৰ চজাৰ কিবা কৰিব, আকৌ আহি আকৌ তাতে সেইটো গানে বহিছে,
0: শোৱা নাই কিন্তু
1: ৰাতিলৈ মোৰ টোপনি আহি গ'ল, মই চোফাতে ষ্টুডিঅ' পিছফালৰ চোফাত, সি আৰু ময়ে বেলেগ কৰোঁ নাই, গৰিমা আছে ভিতৰত, তাই ৰাতি হ'লে 1-2 বজাত তাই শুই দিয়ে, তাই নন ষ্টপ দুদিন এই গীতটো কমপ্লিট কৰিহে তাৰপিছত ঠিক আছে মই এতিয়া তোৰ গান গাওঁ। সেই হেৰিৰ সময়ত চাগে এইটো এলবামৰ সময়তে, আমাৰ সন্ধ্যা এলবামৰ সময়ত সেই প্ৰাণৰ মাধুৰী গোৱা সেইটো চাগে সেইটো এলবামৰ সময়তে, মই অলপ দীঘলীয়া সময়ৰ কাৰণে আছিলোঁ তাত, এইটো হ'ল কথা, মানে কামটো আৰম্ভ কৰিলে শেষ নহ'লে ৰেষ্ট নলয়, ক'ৰবাত মানে অশান্ত হৈ থাকে, মগজুৱে কাম কৰি থাকে, অনবৰত ফেক্টৰী অনবৰত চলি থাকে, গতিকে সেইটো শুব নিদিয়ে, গতিকে এই ৰেষ্টলেছ কাৰবাৰটো সেইটো কেৱল সৃষ্টিত থকা মানুহবিলাকৰে হয় তাৰ, আৰু সেইকাৰণে হয়তো ক'ৰবাত কেতিয়াবা কোনোবা মানুহে বেয়া পোৱা কিবা আচৰণ দেখা পাব পাৰে তাৰ, কিন্তু সেইটো মেইন কথা নহয়, মেইন কথাটো হ'ল এই সৃষ্টিত লাগি থাকে যে সি ক'ৰবাৰ ক'ব নোৱাৰাকৈ এটা অন্যমনস্কতা হেৰি পৃথিৱী এখন বেলেগ পৃথিৱীত থাকে, আৰু সি বুলিয়ে নহয় পৃথিৱীৰ বিভিন্ন আশাৰী যিবিলাক এনেকুৱা সৃষ্টিকাৰ আছে তেওঁলোকৰ তেনেকুৱাই হয়, বাহিৰৰ পৰা চাব গ'লে আমি এটা উন্মাদ বা হেৰি এটা পাওঁ, উশৃংখল হেৰি এটা পাওঁ, কিন্তু নহয় আচলতে তেওঁ নাথাকেই যে এইখন পৃথিৱীত, বেলেগ এখনত থাকে ন, আৰু সেইখন আমি সাধাৰণ চকুৰে বা আমি আমাৰ হেৰিত থাকি সিমান আশাত থাকি আমি গম নাপাওঁ কি হৈ আছে বা

ইমানপুৰৰ শ্ৰোতাসকলে যুৱ কৰ্মশালী অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ কৰ্মশালী অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ গীত চৰ্চা কৰা হৈছিল। সমল ব্যক্তিৰূপে উপস্থিত আছিল দিগন্ত ভাৰতী। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু সহপ্ৰযোজনা ত্ৰিদিশা বৰাৰ। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোচোন আহক জুবিন গাৰ্গৰ কেণ্টিবান মন পৰখা গীত।

শ্ৰোতাসকলে ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠত গীতকেইটি শুনিলে। প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছোঁ কাইলৈ সন্ধিয়া 6:10 শুনিবলৈ পাব গীতেৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড, আৰু এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব 6:30 বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে প্ৰচাৰৰ সময় 7:20।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা কিশোৰজ্যোতি কলিতাৰ সৈতে মই ডিজি গগৈ আজিলৈ বিদায় লৈছো। নমস্কাৰ।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডাম এভাৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনি আছে। নিবেদন কৰা হৈছে লোকগীতৰ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত শুনক বুলু মেধি আৰু সংগীবৃন্দৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে বুলু মেধিৰ কণ্ঠত লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া চিত্ৰাৰয়ৰ কণ্ঠৰ এটি ভজন।

সেয়া আছিল অনুপ জলতা গ্ৰন্থৰ ভজন। শ্ৰোতাসকলে, ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এয়া লতা মংগেশকাৰ।

সেয়া আছিল লতা মঙ্গেশকৰ। ভজনৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিলামেবৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনিছে। কণ্টেক্ট পাছতেই সমাচাৰ সন্ধ্যা 9 বজাত নিউজ@9 আৰু 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনুলৈ আপোনালোকক স্বাগতম। সংগীতে মনলৈ প্ৰশান্তি আনে, দেহ মনত গীতৰ লহৰে লহৰে আবেগে ৰহণ সানে। সুখ দুখ কিম্বা আনন্দ বিষাদকো সংগীত আৰু গীতে দিয়ে মাদকতা। হয়তো সেইবাবেই আমি গীতৰ পৃথিৱীত বিচৰণ কৰি ভাল পাওঁ। প্ৰিয় গীতৰ মাজেৰেই জীৱনৰ গতিত আমি সহবাস কৰি যাওঁ। তেনে কেইটিমান মোৰ ভাল লগা গীতেৰে সজাইছোঁ আজিৰ ৰামধেনু অনুষ্ঠানটি। শ্ৰোতাসকল, প্ৰতিটো ঋতুৰে আছে সুকীয়া ৰং আৰু অনুভূতি। বৰ্ষাৰ পৰশত প্ৰাণ পাই উঠা ধৰাৰ বুকুলৈ বৰষুণ জাকে নতুন ছবি আঁকে। বৰষুণ মোৰ প্ৰিয়, বাৰিষাৰ বৰষুণ জাকে হৃদয়ত শিহৰণ জগায়। এই শিহৰিত অনুভূতিয়ে দেহ মনৰ গভীৰতম কণত ৰেখাপাত কৰে, যেন জীৱনৰ নতুন এটি মিঠা কবিতাৰ সৃষ্টি হয়। মঞ্চস্থ মহন্ত গোস্বামীৰ কণ্ঠত আবেগেৰে শ্ৰব্য সপুৰাৰ এটি গীতত এনে শিহৰণ মই বিচাৰি পাওঁ। আহকচোন আজিৰ ৰামধেনু আৰম্ভ কৰিছোঁ মোৰ ভাল লগা মঞ্জস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এই গীতটিৰে।

গতিশীল সময়ৰ সতে আমাৰ জীৱন আগবাঢ়ে। প্ৰতিটো পল প্ৰতিটো মুহূৰ্তই জীৱনক সজীৱ কৰি তোলে। ঘাত প্ৰতিঘাত হাঁহি কান্দোনৰ মুহূৰ্তবোৰে আমাক বহু কথাই শিকায়। সাহসেৰে জীৱনত আগবঢ়াৰ প্ৰেৰণা এনে মুহূৰ্তবোৰৰ পৰাই আমি যেন লাভ কৰোঁ। সেয়েহে প্ৰতিটো পল জীৱনৰ

লংকাৰ। ১৯৭৯ চনত মুক্তি লাভ কৰা ঋষিকেশ মুখাৰ্জী পৰিচালিত গোলমাল ছবিৰ গীত মোৰ খুবেই ভাল লাগে। আৰ ডি বৰ্মন সংগীত পৰিচালিত গোলমাল ছবিত কিশোৰ কুমাৰৰ কণ্ঠত এই গীতটিত জীৱনৰ প্ৰতিটো পলৰ মূল্য যেন অংকন কৰা হৈছে। আহকচোন অনুষ্ঠানত এইবাৰ এই গীতটি শুনো।

বুকুৰ কঁপনিবোৰে মনৰ কথাবোৰ গভীৰ কৰি তোলে। হিয়াৰ মাজত আলৰিত হোৱা প্ৰেমৰ ভাৱনাই শিহৰিত কৰে দেহ মন, প্ৰাণত সিঁচি দিয়ে বুকুৰ অযুত মৰম। প্ৰিয়শ্ৰোতা, জুবিন গাৰ্গ আৰু সুবাসনা দত্তৰ কণ্ঠৰ এটি গীতত বুকুৰ মৰমৰ পৰশত প্ৰাণ পাই উঠা দুখন হিয়াৰ কথাকে যেন ক'ব খোজা হৈছে। আহকচোন মোৰ ভাল লগা এই গীতটি এবাৰ শুনক।

1979 চনত মুক্তি লাভ কৰিছিল বলিউডৰ অন্যতম বাণিজ্যিক সফল ছবি নুৰি। মনমোহন কৃষ্ণা পৰিচালিত আৰু য়াশ চোপ্ৰা প্ৰযোজিত ছবিখন নুৰি নামৰ এগৰাকী যুৱতীৰ প্ৰেম বিৰহ বেদনাৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছিল। শ্ৰোতাসকল, ৰামধেনু অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো খয়াম সংগীত পৰিচালিত জান নিশাৰ আখতাৰ ৰচিত নুৰি ছবিখনৰ মোৰ অন্যতম প্ৰিয় এটি গীত। এই গীতটি গাইছে লতা মংগেশকৰ আৰু নীতিন মুকেশে।

জোনাকেৰে ভৰা আকাশখনলৈ মই প্ৰায়ে ৰহ লাগি চাই ৰওঁ। জোনাকী ৰাতিৰ স্নিগ্ধতাই মোক দিয়ে অপাৰ আনন্দ, প্ৰশান্তিৰে মন প্ৰাণ ভৰি পৰে। প্ৰচতা, জোনাকী ৰাতিৰ কথাবোৰ অংগৰাগ মহন্তই গীতেৰে গাইছে। এই গীতটি মোৰ খুবেই ভাল লাগে। আশা কৰোঁ আপোনালোকেও এই গীতটি শুনি জোনাকী ৰাতিৰ পৰশ অনুভৱ কৰিব। প্ৰচতা, অংগৰাগ মহন্তৰ কণ্ঠত মোৰ ভাল লগা জোনাকী ৰাতিৰ এই গীতটিৰে সামৰিছোঁ আজিৰ ৰামধেনু।

0: रामधेनु।
1: रामधेनु অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ প্ৰাকচৰিকপুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ আলাউদ্দিন খা চাহেবৰ শাৰদ বাদন ৰাগ জয় জয়ৱন্তী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে উস্তাদ আলাউদ্দিন খাঁ চাহেবৰ শাৰদবাদন শুনিলে। ৰাগ আছিল জয় জয়ন্তী। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।